নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 27 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 21 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 11 তাৰিখ। এতিয়া সময় পুৱা 5:33 যোৱাৰ লগে লগে সমূহ শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্টজত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বনশ্ৰী হাজৰিকা আৰু অস্মিতা ভাগৱতী, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লাহ আহমেদ, মনোজ হাজৰিকা, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত মই প্ৰিয়াংকী দেৱ চৌধুৰী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ইপ্সিতা হাজৰিকাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ভাৰতী চৌধুৰীৰ কণ্ঠত লোকগীত, মতিউৰ ৰহমান আৰু সংগীবিন্দৰ কণ্ঠত চিয়াগীত, মীনা শইকীয়া আৰু সংগীবিন্দৰ কণ্ঠত টুকাৰিকীত আৰু কৰবী শৰ্মাৰ কণ্ঠৰ ভজনেৰে

আজি 15 মিনিটত প্ৰীতি দাস গুহাৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 বনলতা কলিতাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীত অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:55 নিয়োগ, ক্ষমা কৰিবা, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত, বিউটি শৰ্মা বৰুৱা, অপূৰ্ব কুমাৰ দাস, অঞ্জু দেৱী আৰু জিতেন ডেকা, 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তাৰানা, গীতমালা, বতন কি তৰানে আৰু চয়নিকা।

ইমান পৰে শ্ৰোতাসকলে প্ৰীতি দাস গুহাৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া শুনক বনলতা কলিতাৰ কণ্ঠত দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে বনলতা কলিতাৰ কণ্ঠ দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব নিশা 8 বাজি।

পোন্ধৰ মিনিটত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মজৰুহ চুলতানপুৰী আৰু সংগীত আৰ ডি বৰ্মনৰ, ছবি জেহৰিলা ইনচান।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ জুৰিকে। অনুষ্ঠানত এইবাৰ আনন্দ বক্সী গীতৰ কথাৰে দি ট্ৰেইন ছবিৰ এটি গীত শিল্পী আশা ভোচলে আৰু আৰ ডি বৰ্মন, সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

শ্ৰোতাসকল, লক্ষ্মীকান্ত প্যাৰেলালে সংগীত পৰিচালনা কৰা লোফাৰ চিনেমাৰ মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, গীতিকাৰ আন এন বক্সি। ক্ষমা কৰিব, কিছু অসুবিধাৰ বাবে এই গীতটি আমি শুনাব নোৱাৰিম। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কভি কভি ছবিৰ এটি গীত, শিল্পী কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰ, গীতৰ কথা চাহিৰ আৰু সংগীত পৰিচালনা খায়ামৰ।

কিছু কাৰিকৰী বিজুতিৰ বাবে আজি গীতসমূহ আপোনালোকক শুনোৱাত অসুবিধা হৈছে, তাৰ বাবে দুঃখিত। শ্ৰোতাসকল, এইবাৰ শুনক কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত, আপ কি কসম ছবিৰ গীতিকাৰ আনন্দ বক্সী আৰু সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

শ্ৰোতাসকলে, ইমানপৰে সুমন কল্যাণপুৰৰ কণ্ঠৰ গীতটি শুনিলে। ছবি আঁচু অৰ মুস্কান, গীতটিৰ সংগীত পৰিচালনা আছিলে কল্যাণজী।

শ্ৰোতাসকল, মধুবন অনুষ্ঠানৰ শেষত শুনাব লৈছো কভি কভি ছবিৰ কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত, গীতকথা চাহিৰ আৰু সংগীত খায়ামৰ।

0: পুৰণি হিন্দী ছবিৰ গীত অনুষ্ঠান মধুবন আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য সত্তাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু

0: ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। এই আলোচনা কালত দুয়োগৰাকী নেতাই আঞ্চলিক নিৰাপত্তা আৰু ইৰাণৰ ইউৰেনিয়াম ভাণ্ডাৰ ধবংস কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সহমত পোষণ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে ইৰাণ বৰ্তমান সামৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱস্থা প্ৰায় বিধবস্ত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সতৰ্ক কৰি দিয়ে যে যদিহে ইৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণৰ স্থানসমূহক লৈ ভাবুকিৰ সৃষ্টি কৰে তেন্তে আমেৰিকাই তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব। পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰিব। যোৱা শনিবাৰে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে শপত গ্ৰহণ কৰা আন পাঁচগৰাকী মন্ত্ৰীৰ মাজত আজি দপ্তৰসমূহ বিতৰণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আজিৰ প্ৰথমখন কেবিনেট বৈঠকত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিতং আলোচনা কৰা হ'ব। বিশেষকৈ আয়ুষ্মান ভাৰত আঁচনিৰ প্ৰয়োগ, অন্নপূৰ্ণা ভাণ্ডাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সপ্তম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ আদি বিষয়সমূহে অগ্ৰাধিকাৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰশাসনিক কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ সচিবসকলৰ সৈতে আইন শৃংখলাজনিত পৰিস্থিতিৰো পৰ্যালোচনা কৰিব। এই বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলো উপস্থিত থকাৰ কথা। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কৰ্বিন বসে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ কৰে। দলৰ হৈ তিলক বৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰু ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। এইবাৰ প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ আৰু 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ ৰাজ্যপাল লক্ষ্মী প্ৰসাদ আচাৰ্য, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সোমনাথ অমৃত পৰ্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। নবীকৰণযোগ্য শক্তি ক্ষমতাৰ দিশৰ পৰা ভাৰতে বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। পশ্চিম এছিয়াৰ দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাবলৈ চলোৱা শান্তি প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ শেহতীয়া প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি দিবানে পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটি। প্ৰথমে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি গীতৰ কথা মানস ৰবীনৰ।

শ্রোতাসকল, আপনাদের আধুনিক গীত শুনে আছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। দ্বিজেন্দ্ৰ মোহন শর্মার গীতৰ কথাৰে বিউটি শর্মা বৰুৱাৰ কণ্ঠৰ এইবাৰৰ গীতটি।

আধুনিকীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ইউনিয়ন বেংক অব ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29টা। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ

কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। ইউনিয়ন বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অব ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ্ছ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ্ছ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ্ছ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেকানিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটিভ ইকনমিক্স, ইকনমিক্স বা ইনফৰ্মেটিভ বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহা নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগতে অন্যান্য বনাচসমূহ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী স্বয়ং আয়োগে 731টা ষ্টেনগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ আৰু 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ দেৱীৰ দাস। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে NDAৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন NDA বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102 বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং সাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
2: जिस तरीके से हेमंत विश्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत

0: विश्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूं और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूं।
1: রাজ্যখনত নতুন মন্ত্রীসভাই কাইলৈ শপত গ্রহণ করব। রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, ডক্টর হিমন্ত বিশ্ব শর্মা আর নতুন মন্ত্রী পরিষদের সদস্যসকলক পদ আর গোপনীয়তার শপত বাক্য পাঠ করব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হবলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এনডিঅ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনোৱা মতে কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুহজাই, বশিষ্ঠ পথ আৰু শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ 5 গৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰুদিয়া, নগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ আন 41খন পঞ্চায়তকো এই সন্মানৰ বাবে বাছনি কৰা হৈছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: শ্রোতাসকল, আধুনিকীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ, দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান, কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগত অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন NDAৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং চাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিছে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
2: जिस तरीके से हेमंत बिश्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर

0: क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत बिस्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूं और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूं।
1: উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ যুদ্ধই পেলোৱা প্ৰভাৱ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শ্ৰীমোদীয়ে ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহান জনায়। পুনৰ আমদানিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যৱহাৰ হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
2: এক জমানা থা জব সংকট আতা থা তো লোক দেশ হিত মে সোনা দান দে দেতে থে। আজ দান কি জৰুৰত নহী হ্যায় লেকিন দেশ হিত মে হমকো এ তয় কৰনা পড়েগা কি সাল ভৰ তক घर में कोई भी फंक्शन हो, कोई भी कार्यक्रम हो, हम सोने के गहने नहीं खरीदेंगे, सोना नहीं खरीदेंगे। विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती दे रही है और हमें इस चुनौती को स्वीकार करते हुए विदेशी मुद्रा को बचाना होगा।
1: ৰাজ্যৰ পাঁচগৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰুদিয়া, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে। অহা বছৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা থকা অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন উল্লেখনীয়ভাৱে বৃদ্ধি পাব। এই অনুসৰি কৰ্মচাৰীসকলৰ মূল বেতন 50,000 টকা হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা অনুসৰি প্ৰথম দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগৰ পৰ্যন্ত কৰ্মচাৰীসকলৰ বেতন 328 গুণ বৃদ্ধি পাইছে। অষ্টম দৰমহা আয়োগত কৰ্মচাৰীয়ে লাভ কৰা বিভিন্ন ভাট্টা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। চলিত বছৰৰ 1 জানুৱাৰীৰ পৰা সময়সীমা নিৰ্ধাৰণেৰে অষ্টম দৰমহা আয়োগ অহা বছৰৰ পৰা কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে। এই সময়সীমাৰ বৰ্ধিত বেতন এৰিয়াৰ হিচাপে কৰ্মচাৰীসকলে লাভ কৰিব। পেঞ্চনপ্ৰাপ্ত লোকসকলেও অষ্টম দৰমহা আয়োগৰ সুফল লাভ কৰিব। পশ্চিমবংগত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনোৱা আহ্বানক কংগ্ৰেছ আৰু বাওঁ দলসমূহে কঠোৰভাৱে অস্বীকাৰ কৰিছে। শ্ৰীমতী বেনাৰ্জীয়ে এটা ভিডিঅ' বাৰ্তাত কংগ্ৰেছ, চি পি আই এম আৰু কট্টৰ বাওঁ দলকে ধৰি সকলো বিৰোধী দলক বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ আহান জনাইছিল। কংগ্ৰেছৰ মুখপাত্ৰ সৌম এ ৰয়ে এই আহানক অস্বীকাৰ কৰি 2013 চনত কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে মাওবাদী হিংসাৰ কথা উল্লেখ কৰে। তেওঁ লগতে বিগত নিৰ্বাচনত কংগ্ৰেছক অপমান কৰি বিজেপিৰ উত্থানত সহায় কৰা বুলি তৃণমূল কংগ্ৰেছক অভিযোগ তোলে।

0: সংস্কৃতি ৰাজ মন্ত্ৰালয়ে কিছুদিন পূৰ্বে এই পুৰস্কাৰসমূহ ঘোষণা কৰে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে গ্ৰাম্য প্ৰশাসনৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টা আৰু পৰিৱেশ অনুকূল অভ্যাস গঠনৰ বাবে গাঁওবাসীক উৎসাহিত কৰাৰ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে গ্ৰাম্য প্ৰশাসন আন্তঃগাঁথনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা বহনক্ষম বিকাশ নিশ্চিত কৰাৰ কথাকে প্ৰতীয়মান কৰিছে। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ চৌহদত হ'বলগীয়া এই অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হ'ব। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱা 10:15 আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত অতিথিসকলক বিশেষকৈ মৌজাদাৰ, গাঁওবুঢ়া, শিক্ষাৰ্থী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলক আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হ'ব। এই অনুষ্ঠানতেই পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী চেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হ'ব। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল কাৰলোচাৰ ভাষণেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। বিশ্বনাথ জিলাৰ বিহালি আৰু হেলেম আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি মাঘে ৰৌমাৰী গাঁৱৰ পৰা আলফাৰ লিংকমেনৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ নৱেম্বৰত বৰঙাবাৰীৰ এজন ব্যৱসায়ীৰ পৰা গজেন অসম নামৰ আলফাৰ এজন সদস্যই ধন দাবী কৰিছিল। আলফাৰ সদস্যজনক যোৱা 24 এপ্ৰিলত সেনাবাহিনীয়ে নাগালেণ্ড সীমান্তৰ পৰা আটক কৰি শিৱসাগৰ আৰক্ষীক গতাই দিয়ে। এই সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে কালি হৰেণ দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে লোকজনৰ বিৰুদ্ধে হেলেম থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 167 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। দলৰ হৈ কৃণাল পাণ্ডিয়াই সৰ্বাধিক 73 ৰাণ কৰে। মুম্বাইৰ কৰবিন বছে 4টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 166 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ তিলক বৰ্মাই সৰ্বাধিক 57 ৰাণ কৰে। বেংগালুৰুৰ ভুৱনেশ্বৰ কুমাৰে 4টা উইকেট দখল কৰে। ভুৱনেশ্বৰ কুমাৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি জছ ইংলিছৰ 85 ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই 19 অভাৰ 2টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ উৰ্বিল পেটেলে 65 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত স্থান লাভ কৰাৰ লক্ষ্যৰে ভাৰতে আজি AFC 17 বছৰ অনুৰ্ধৰ এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক চীনৰ মুখামুখি হ'ব। চুজৌ স্পৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই খেলখনত জয়লাভ কৰিলেই ভাৰতে ফিফা 17 বছৰ অনুৰ্ধৰ মহিলা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব। ইয়াৰ পূৰ্বে কেৱল আয়োজক দেশ হিচাপেহে বিশ্বকাপত স্থান লাভ কৰা ভাৰতীয় মহিলা ফুটবল দলৰ বাবে খেলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি বিশ্বকাপত প্ৰৱেশ কৰা এয়া হ'ব ইতিহাসৰ প্ৰথমটো সুযোগ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাটো নিশ্চিত হোৱা, কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি, সকলোকে মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান, তামিলনাডুত টিভিকেৰ মুৰববী শ্ৰী যোছেফ বিজয়ৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ, ৰাজ্যৰ 5গৰাকী সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ইয়াৰে NDAৰ বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হৈ ক্ৰমাগত দ্বিতীয়বাৰলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ বাট প্ৰশস্ত হোৱা তথা কাইলৈৰ শপতগ্ৰহণৰ বাতৰিটো প্ৰতিখন কাকতিৰ প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতে

0: এন ডি এৰ বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব নিৰ্বাচিত, 12 মে'ত মুখ্যমন্ত্ৰীৰূপে শপত, অসমে প্ৰতিদিন কাকতে, কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ডঃ শৰ্মাই, আৰু দি আছাম ট্ৰিবিউনে শৰ্মা টু টেক অথ এজ চি এম অন মে 12 শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ডিজেল, পেট্ৰল আদি ব্যয়ত মিতব্যয়ী হবলৈ জনোৱা আহানৰ বাতৰিটো আজি কাকতসমূহে যথেষ্ট গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ কাৰক তথা ভৱিষ্যতৰ আশংকা সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে ভয়াৱহ দিন আসন্ন, ইন্ধন ৰাহিৰ বাবে ৱৰ্ক ফ্ৰম হোম কৰিবলৈ আহান প্ৰধানমন্ত্ৰী শিৰোনামৰ এটা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক পেট্ৰল ডিজেল গেছ ব্যৱহাৰত সংযমী হওক, হঠাৎ মোদীৰ আহান। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে তামিলনাডুত আৰম্ভ বিজয় ৰাজ, অৱশেষত শপত ল'লে চলচ্চিত্ৰ তাৰকা বিজয় আৰু দ্য চেণ্টিয়েল কাকতে বিজয় স্বৰ্ণিনেছ তামিলনাডু চি এম শীৰ্ষক দিছে। ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান আগবঢ়োৱাৰ বাতৰি এটাকো আজিৰ কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ। দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয়ৰ পৰা বিৰত থকাৰ লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহান। ৰাজ্যৰ 5 গৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান। কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগত অনুমোদন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 2 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ধু। প্ৰথমে শুনোৱা হওক জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত এটি গীত ডাক চিনেমাৰ পৰা।

অলকা য়াগনিক আৰু সানে কণ্ঠনি কৰোৱা কল হো না হো চিনেমাৰ এই গীতটি শুনিলে। শ্ৰোতাসকল, ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক জুণ্ডা ইমান গুণ্ডা ছবিৰ এটি গীত, শিল্পী দেৱজিৎ সাহা আৰু জুবলী।

শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত এয়া আলকা য়াগনিক আৰু সোনু নিগমৰ কণ্ঠত কভি খুশি কভি গম চিনেমাৰ টিকেট।

রূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া 9:45 আৰু কেইটামান ছেকেণ্ড যোৱাৰ লগে লগে অন্ত পৰিব আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ। এই একে মিটাৰতে আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় দিনৰ 11:30 আৰু 15 ছেকেণ্ড যোৱাৰ লগে লগে সমূহ শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ শৰ্মা, কৌস্তভ দাস, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, অসীম আহমেদ, ডিউটি ৰুম সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই প্ৰিয়াংকীদেৱ চৌধুৰী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আৰম্ভ কৰিছো গীতি মালিকাৰ গীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে এয়া বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নৱকান্ত বৰুৱাৰ।

শ্ৰোতাসকল, গীতিমালিকাৰ গীত অনুষ্ঠানটি আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। অনুষ্ঠানত এইবাৰীয়া অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ফজলুল কৰিম।

গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনো আহক জিতেন ডেকাৰ কণ্ঠদিতি গীত, গীতিকাৰ দিনেশ বৈশ্য।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: আৱৰ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ।
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত নৰ

গুৱাহাটী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: 9444।
1: शाम ढली बन में महकी हवा।
0: আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

প্ৰশিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55, 6:10 শুনিবলৈ পাব দিব্যজ্যোতি কলিতাৰ গোঠিকা ৰাভাৰ আভা। দৃষ্টিডেকাৰ কণ্ঠত বৰগীত শুনিবলৈ পাব 6:30, দেশপ্ৰেমমূলক গীত শুনিবলৈ পাব 7:20ৰ পৰা 7:30 আগবঢ়োৱা হ'ব যুৱ সাহিত্য অনুষ্ঠানটি। অনুষ্ঠানত উপস্থিত থাকিব কবিতা পাঠত অন্তৰীপ কাকতি আৰু গল্প পাঠ কৰিব শ্ৰী হাগৰিকা শৰ্মাই। অনুষ্ঠানৰ আঁত ধৰিব অশ্বিনী কুমাৰ ফুকনে। যুৱ আবৃত্তিৰ অনুষ্ঠান শুনিবলৈ পাব 8:00। 8:05 উন্মিলন কলিতাৰ ভায়লিন বাদন শুনিবলৈ পাব। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও আজিৰ দৰে ঠিক একেই সময়তে 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 আগবঢ়োৱা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। লোকগীত শুনিবলৈ পাব 6:10। 6:30 শুনিবলৈ পাব ভজন। 7:20 শুনিবলৈ পাব এখনি প্ৰামাণ্য লেখ্য আগবঢ়াইছে ভাৰ্গৱ কলিতাই। একক ছবিৰ গীত শুনিবলৈ পাব 7:50। জিকিৰ শুনিবলৈ পাব 8:05 পৰা। আৰু প্ৰিয় শ্ৰোতা, এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত প্ৰথমে শুনাবলৈ লৈছো ফিৰ তেৰী কাহানী য়াদ আয় ছবিখনৰ পৰা এই সুমধুৰ গীতটি।

অলকা য়াগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠত ফেৰী তেৰী কাহানী য়াদ আয়ে ছবিখনৰ পৰা এই সুমধুৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো লুটেৰে ছবিখনৰ পৰা লতা মংগেশকৰ আৰু সুৰেশ ৱাৰকৰৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো জো জিতা ৱহি সিকন্দৰ ছবিখনৰ পৰা, উদিত নাৰায়ণ, সাধনা সৰগমৰ কণ্ঠত, যতীন আৰু ললিতৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শুনি আছে জো জিতা ৱহি সিকন্দৰ ছবিখনৰ পৰা কেইটামান সুমধুৰ গীত। এইবাৰ শুনাবলৈ লৈছো উদিত নাৰায়ণ আৰু সাধনা সংগমৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে জো জিতা ওহি সিকন্দর ছবিখনৰ পৰা মনোৰঞ্জনত কেইটিমান সুমধুৰ গীত এইবাৰ শুনাবলৈ লৈছো আশা ভোসলে আৰু মহম্মদ ৰফিৰ কণ্ঠত এটি সুমধুৰ গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শ্রোতাসকলক শুনাবলৈ লৈছো আশা ভোসলে আৰু ৰাহুল দেৱ বৰ্মনৰ কণ্ঠত যোজিতা ৱহী সিকন্দৰ ছবিখনৰ পৰাই এটি সুমধুৰ গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো লুটেৰে ছবিখনৰ পৰা সপ্না মুখার্জী সুখবিন্দৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো জো জিতা ওহি সিকন্দৰ ছবিখনৰ পৰা অমিত কুমাৰ আৰু অলকা ইয়াগনিকৰ কণ্ঠত এই সুমধুৰ গীতটি।

0: meeting, it was informed that the foreign exchange reserves stand at a comfortable $703 billion. Defence Minister Rajnath Singh directed the officials to take concrete steps to implement the Prime Minister's appeal at the ground level. The Prime Minister had exhorted the people to reduce petrol and diesel consumption by using metros and public transport and opting to carpooling. He had also urged the citizens to help conserve foreign exchange reserves by refraining from unnecessary foreign travel, choosing domestic tourism and celebrations within India, and avoiding non-essential gold purchases for a year. West Bengal Chief Minister Subendu Adhikari today said that the state government has decided to transfer land to the Border Security Force within 45 days for erecting a fence along the Bangladesh border. Mr. Adhikari announced the implementation of the centre's flagship Ayushman Bharat Health Scheme and several other initiatives of the central government in the state. Besides, the tenures of the nominated members, directors and chairpersons of the non-statutory boards, organizations, bodies and public sector undertakings of the state government of the West Bengal have been terminated today with immediate effect. The decisions were taken in the first cabinet meeting held today after the formation of the new government in the state following the recent assembly polls. Benchmark domestic equity indices fell around 1.5% today as a fresh flare-up in US and Iran tensions led to a rise in crude oil prices and dampened investor sentiment. The BSE Sensex plunged 1,313 points to close at 76,015. The NSE Nifty lost 360 points to settle at 23,816. In cricket, India continued to hold the number one position in the latest ICC Men's ODI team rankings following the annual update released today. India's rating slipped by 1 point from 119 to 118. New Zealand is on the second position, gaining 2 points to move up to 113. Australia stayed third with an unchanged rating of 109. The biggest movement inside the top five came from South Africa, which climbed above Pakistan to move into the fourth place. And that is the end of this news bulletin.
1: বাতৰি পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিয়াৰিং ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো এতিয়া অসমীয়া কথিকা। কথিকাটিৰ নাম ৰাভাৰ আভা। কথিকাটি যুগুতাই আনিছে আৰু পাঠ কৰিছে দিব্যজ্যোতি কলিতাই।
2: ৰাভাৰ আভা। সময়ে সময়ে ধৰাৰ বুকুত এনে কিছুমান মহান পুৰুষৰ জন্ম হয় যিয়ে নিজৰ কৃতিৰ বলত সমাজত চিৰদিনলৈ নিজক প্ৰতিষ্ঠা কৰি যায়। তেনে এগৰাকী মহান ব্যক্তি হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। 1909 চনৰ 31 জানুৱাৰীত ঢাকাত গোপাল সিং ৰাভাৰ ঔৰসত আৰু গেঠিবালা ৰাভাৰ গৰ্ভত জন্ম লাভ কৰা বিষ্ণু ৰাভাৰ বিষয়ে কিন্তু পৰিপূৰ্ণভাৱে জনাৰ উপায় আমাৰ আজিও নাই। তেওঁৰ কোনো আত্মজীৱনী নাই, তেওঁ কোনো জীৱনপঞ্জীও লিখি থৈ যোৱা নাই, আৰু সেয়ে তেওঁ কেৱল সংগীত শিল্পী, নৃত্যশিল্পী অথবা অভিনয়শিল্পী আদি নিৰ্দিষ্ট পৰিচয়ৰে চিনাকি কৰি দিয়া সম্ভৱ নহয়। প্ৰকৃতাৰ্থত তেওঁ আছিল এগৰাকী বহুমুখী প্ৰতিভা অধিকাৰী। কিন্তু এই কথা স্বীকাৰ কৰিবই লাগিব যে সাহিত্যিক হিচাপে ৰাভা হ'ল এগৰাকী সম্পূৰ্ণ বিপ্লৱী সাহিত্যিক। জন্মৰ পিছৰে পৰাই ৰাভাদেৱে ঘাইকৈ দুটা পৰিৱেশ লাভ কৰিছিল। এটা হ'ল পিতৃৰ সেই বহল সামাজিক পৰিৱেশ আৰু আনটো হ'ল মাতৃৰ জনজাতীয় পৰিৱেশ। তেওঁৰ জীৱন আৰু কৰ্ম সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে এই দুটা দ্বন্দ্বৰ পৰা তেওঁ কেতিয়াও সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাছিল। বিষ্ণু ৰাভাৰ সমগ্ৰ জীৱনটোৱে আছিল সংঘাতময় আৰু সংঘাতে তেওঁৰ জীৱনত অভিনৱত্ব প্ৰদান কৰিছিল। পিতৃৰ উচ্চাকাংক্ষাই ৰাভাৰ শিক্ষা জীৱনত সংঘাতৰ সৃষ্টি কৰিছিল। তেওঁ বহুবাৰ স্কুল কলেজ সাল সলনি কৰিব লগা হৈছিল। অৱশ্যে নিজৰে অধ্যাৱসায়ৰ বলত 1926 চনত তেওঁ বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা মহলাত প্ৰথম স্থান লাভ কৰি কুইন এম্প্ৰেছ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ভৰ যৌৱনকালতো তেওঁক সংঘাতে লগেৰা নাছিল। প্ৰথমা পত্নী প্ৰিয়বালা আৰু দ্বিতীয় পত্নী কনকলতাৰ সৈতে তেওঁৰ সংসাৰ খুব চুটি আছিল। আচলতে বিষ্ণু ৰাভা বৈপ্লৱিক পৰিৱেশৰ মাজতে ডাঙৰ দীঘল হৈছিল আৰু শিক্ষা দীক্ষাও লাভ কৰিছিল। আৰু এনেদৰে কলিকতা, কোচবিহাৰ আৰু ৰংপুৰ কলেজত পঢ়ি থকাৰ সময়তেই তেওঁ বিপ্লৱী যুৱ সংগঠনৰ লগতো জড়িত হৈ পৰিছিল। আৰু তেতিয়াই তেওঁ কোচবিহাৰৰ দেৱান শাস্ত্ৰগিৰি আৰু ইংৰাজ প্ৰতিনিধি হকিন্সক লক্ষ্য কৰি কৈ উঠিছিল।

ৰজাবটাৰ সপোন দেখা বিষ্ণুৰাভাই দেশে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছতো সেয়ে কৈছিল, এই স্বাধীনতা ভুৱা। বিষ্ণুৰাভাৰ বৈপ্লৱিক নিষ্ঠাৰ অভাৱ নাছিল। 1948 চনৰ পৰা 1952 চনলৈ সুদীৰ্ঘ 5 বছৰ কাল তেওঁ আত্মগোপন কৰি আছিল। কেৱল নিপীড়িত নিৰ্যাতিত জনগণৰ মানৱীয় মুক্তিৰ দাবীতেই তেওঁ বাছি লৈছিল এই জীৱন। বিষ্ণুৰাভা এগৰাকী বিদ্ৰোহী বিপ্লৱীয়ে নাছিল, তেওঁ আছিল অসমীয়া সাহিত্য সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ। ৰাভাই উপলব্ধি কৰিছিল যে জনগণক জাগ্ৰত কৰিবলৈ হ'লে জনতাৰ প্ৰাণৰ চেতনাক জাগ্ৰত কৰিব লাগিব। এগৰাকী প্ৰকৃত শিল্পী হিচাপে সেয়ে তেওঁ জনসাধাৰণক কলা সংস্কৃতিৰ প্ৰতিও আকৃষ্ট কৰিব বিচাৰিছিল। বিষ্ণুৰাভা যিদৰে আছিল এগৰাকী সুগায়ক, একেদৰে আছিল বিশিষ্ট গীতিকাৰো। তেওঁক গানৰ বিশেষজ্ঞ পণ্ডিত বুলিব পাৰি। ৰাভাৰ বেছিসংখ্যক গীতেই যদিও বৈপ্লৱিক গীত, তথাপি তেওঁৰ ৰোমান্টিক ধৰ্মীয় অথবা প্ৰেমৰ গীতসমূহ সমানেই জনপ্ৰিয়। আচলতে প্ৰেম গীতৰ গায়ক বা ৰচক হিচাপে ৰাভাৰ স্থান সদায় বহু ওপৰত। তেওঁৰ এটি অতি জনপ্ৰিয় প্ৰেমৰ গীত হ'ল মোৰ কবিতাৰ ছন্দ লাগি, একেদৰেই নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব, মোৰ এই জীৱনৰ বুৱতী সুতিৰ, মেলানি বেলাৰ বিদায় লগন, তেজ ৰাঙলি শোণিতপুৰি, কিবা যেন নাই নাই, আদি সকলো প্ৰেমৰ গীত। লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা, গীতটিত তেওঁ প্ৰেমৰ আকুলতা প্ৰকাশ পাইছে। আকৌ পত্নী প্ৰিয়বালাৰ বিয়োগত বিৰহত কাতৰ হৈ তেওঁ লিখিছিল, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। তেওঁ গীতৰ মাজেৰেই প্ৰকৃতিকো জীৱন্ত ৰূপত দাঙি ধৰিছিল। কল কল কল কল নিজৰ ৰাতি বই, শিলৰ হৃদয় ফালি ভৈয়ামলৈ, আদি গীতত প্ৰকৃতিপ্ৰেম স্পষ্ট। ৰোমান্টিকতাৰ পিছতেই তেওঁৰ গীতৰ অন্য এক প্ৰধান বৈশিষ্ট্য হ'ল বৈপ্লৱিক সুৰ। অৱশ্যে বিষ্ণুৰাভাৰ দৰে এগৰাকী মহান বিপ্লৱীৰ লিখনিত বিপ্লৱৰ সুৰ থকাটো স্বাভাৱিক। শক্তিমান জাগা জাগা শক্তিশালী বিশ্ববিজয়ী নজোৱান, ধ্বংসকৰ ধ্বংসকৰ ধ্বনিৰ অহংকাৰ, বল বল বল বল কৃষক শক্তিদল, আদি গীতত তেওঁৰ উদাত্ত বৈপ্লৱিক কণ্ঠ স্পষ্ট। বনুৱা মজদুৰৰ দুখ দুৰ্দশাকো তেওঁ গানৰ মাজেদি ফুটাই তুলিছিল। গীতৰ পিছতেই কবিতাৰ ক্ষেত্ৰতো তেওঁৰ আছিল অনুপম দক্ষতা। প্ৰেম প্ৰীতি মালিতাধৰ্মী কবিতাৰ পৰা আৰম্ভ কৰি বিশ্ব ভাতৃত্ববোধৰ আভাস থকা কবিতাও তেওঁ লিখি থৈ গৈছে। অৱশ্যে বিষ্ণুৰাভাৰ এই গীত আৰু কবিতাসমূহৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱা কিছু কঠিন। তেওঁৰ এটি কবিতাত বিদ্ৰোহৰ সুৰ স্পষ্ট। তেওঁ তাত লিখিছে, ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, চিং চিং চিং চিং দাসৰ বান্ধোন চিং। আকৌ অনুগ্ৰহৰ টাইবেলসকললৈ লক্ষ্য কৰি তেওঁকো লিখিছে, নতুন যুগৰ নানা নতুন বাতৰি, চাহ চাহ চকুটোৰ মেল জাক ট্ৰাইবেল। গীত আৰু কবিতাৰ পিছতে ৰাভাদেৱৰ গল্পসমূহতো সমাজ জীৱনৰ ধাৰা প্ৰতিফলিত হৈছে। অৱশ্যে তেওঁৰ গল্পৰ সংখ্যা একেবাৰে কম। তেওঁৰ একমাত্ৰ গল্প সংকলন হ'ল সোণপাহী, য'ত মাত্ৰ 7টা গল্পহে সন্নিৱিষ্ট হৈ আছে। এনেদৰে সাহিত্যৰ ক্ষেত্ৰত অবাধ দখল থকা বিষ্ণুৰাভা আছিল এগৰাকী সুদক্ষ নৃত্যশিল্পী তথা অভিনেতাও। তেওঁ কলকাতাৰ গ্ল'ব থিয়েটাৰৰ মঞ্চত প্ৰদৰ্শন কৰা শিৱৰ তাণ্ডৱ নৃত্যই দৰ্শকক চমক খুৱাইছিল। কাশী বিশ্ববিদ্যালয়ত এই নৃত্য প্ৰদৰ্শন কৰি দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ পৰা কলাগুৰু আখ্যা পাবলৈ সক্ষম হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক নিজৰ পথ প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰা বিষ্ণুৰাভাই শংকৰদেৱৰ আদৰ্শকে শিৰোগত কৰি লৈছিল। তেওঁ কৈছিল, কাৰ্ল মাৰ্ক্সৰ সাম্যবাদ আৰু গান্ধীজীৰ সাম্যবাদৰ বহু আগতেই যুগনায়ক শংকৰদেৱে আমাৰ দেশত সাম্যবাদী নীতি প্ৰচাৰ কৰি থৈ গৈছে। বিষ্ণুৰাভা দেহে মনে আছিল এজন ৰাইজৰ মানুহ। জনতাৰ লগত এক আত্মিক সম্পৰ্কৰে তেওঁ বান্ধ খাই পৰিছিল। নিজৰ সকলো স্বাৰ্থ জনগণৰ স্বাৰ্থত বলি দিয়া বিষ্ণুৰাভা সেয়ে 1967 চনত তেজপুৰবাসীয়ে অকৃত্ৰিম মৰম চেনেহেৰে বিধানসভাৰ মজিয়ালৈ পঠিয়াইছিল। অৱশ্যে তাৰ আগতে 1957 চনৰ লোকসভা নিৰ্বাচনত এগৰাকী ট্ৰাইবেল প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ সমষ্টিৰ পৰা তেওঁ পৰাজয় বৰণ কৰে। এনেদৰে মানুহক ভালপোৱা মানুহৰ শিল্পী যিয়ে কৈ গৈছিল, মানুহে মোক শিল্পী বুলি কয়, যদি মই শিল্পী হওঁ বিধাতাৰ আশীৰ্বাদত শিল্পী হোৱা নাই, মানুহৰ আশীৰ্বাদতহে মই শিল্পী হৈছোঁ। সেইগৰাকী শিল্পী তথা গণবিপ্লৱী বিষ্ণুৰাভাই 1969 চনৰ 20 জুন তাৰিখে ইহলীলা ত্যাগ কৰে। বিষ্ণুৰাভাৰ কায়িক মৃত্যু হ'ল সঁচা, কিন্তু তেওঁৰ সৃষ্টি নীতি আদৰ্শ আজিও অমৰ হৈয়ে থাকিল। মানুহৰ চেতনাত বিষ্ণুৰাভা আজিও এগৰাকী সঁচা অৰ্থত মানুহৰ শিল্পী হৈয়ে ৰৈ গ'ল।

0: ইমানপৰে শ্ৰোতাসকলে দৃষ্টিডেকাৰ কণ্ঠত বৰগীত শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহান 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সদৰি কৰিছে। বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।
1: অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া, দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব, আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব, আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী আজি
0: তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ'বলগীয়া বিজেপি নেতৃত্বাধীন NDA চৰকাৰত কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতহে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই ব্যক্ত কৰে।
1: আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম, কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি। গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7 বজাতহে তেখেতসকলেও গম

0: পাব। যেতিয়া মই এয়ারপোর্টৰ পাহিম গাড়ীখনৰ লগত বহি দিলে আহি রেডিশন পাও মানে আলোচনা হৈ যাব।
1: শপত গ্রহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জিএছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহান জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনসাধাৰণক বৈদেশিক মুদ্ৰাৰ বিনিময় হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ আহান জনাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাত এতিয়াও মষিমূৰ হোৱা নাই আৰু এনে পৰিস্থিতিত দেশে অৰ্থনৈতিক ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰাটো প্ৰয়োজন।
2: No fault of ours for a war which is there between two different countries in our neighborhood. The entire world is getting affected by it. And of course we are also affected by it because we have a large energy import infrastructure which has to be met through our foreign currency reserves. So that's why our Prime Minister has given this clarion call that despite this turbulence in the entire world, so far we have been able to manage it so well because of the very well thought through policies that our government and our Prime Minister have executed so far.
1: উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ, পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয় হবলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহান জনায়। তেওঁ ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰমুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ প্ৰতি এই আহান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈও আহান জনাইছে।
3: ১৯৯৮ চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতি বছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ্য বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্যক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী, অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায়, নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত উচ্চ মাধ্যমিক বিদ্যালয় কমলাবাৰী একাডেমীয়ে আজি এই দিৱসৰ আয়োজন কৰে। মাজুলী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ডঃ অনুপ কুমাৰ দলেয়ে অনুষ্ঠান উদ্বোধন কৰে। এই কাৰ্যসূচীত অসম চৰকাৰে 2022 চনত পৰিৱেশ মিত্ৰৰ সন্মান প্ৰদান কৰা দেৱজিৎ ফুকনে প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিষয়ত ভাষণ দিয়ে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চিটেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে ctet.nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চিটেট অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে। অভিযুক্ত মহন্তৰ অধিবক্তাই আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰহেউ সৃষ্টি চিন্তা আৰু মানৱতাবাদী দৰ্শনক স্মৰণ কৰাৰ উদ্দেশ্যে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বকবিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ বন্তি প্ৰজ্বলন কৰা হয়। বিভাগটোৰ মুৰববী অধ্যাপক সঞ্জয় ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টি সদায় প্ৰাসংগিক হৈ থাকিব বুলি উল্লেখ কৰে। তেওঁৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন আৰু মানৱতাৰ বাণীয়ে যোগে যোগে সমাজক বধ দেখুৱাই থাকিব বুলি তেওঁ উল্লেখ কৰে। কাৰ্যসূচীত বিভাগৰ কেইবাগৰাকীও অধ্যাপক, অধ্যাপিকা, গৱেষক তথা ছাত্ৰ ছাত্ৰীসকলে কবিগুৰুগৰাকীৰ অমূল্য অৱদানৰ কথা স্মৰণ কৰে। বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ উদ্যোগত বিশেষ গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য, সংগীত, শিক্ষা, দৰ্শন, সমাজচিন্তা আৰু বিশ্ব মানৱতাৰ সৈতে জড়িত বিভিন্ন মূল্যৱান গ্ৰন্থ, উপন্যাস, নাটক, প্ৰবন্ধ সংকলন তথা তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত ৰচিত গৱেষণাধৰ্মী পুথিসমূহ প্ৰদৰ্শন কৰা হয়। তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কে আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শন কৰিব। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
1: ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হয়। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী ছেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ডিমাছা মাধ্যমৰ দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাছাৰ আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 25 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰিছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে জনোৱা অনুসৰি শিলচৰ ৰঙীয়া এক্সপ্ৰেছখনেৰে মাদক দ্ৰব্য সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে অভিযান চলাই দুজন লোকক আটক কৰা হয়। পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীয়ে দুজনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীৰ পানীখাইটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দুঃসাহসিক প্ৰশিক্ষণ শিবিৰত আজি শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট বীৰেন্দ্ৰ ভট্ট উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পানীখাইটিত

4 মেৰ পৰা চলি থকা পেৰামটৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰত্যক্ষ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ পূবৰ 50গৰাকী জ্যেষ্ঠ কেডেটে অংশগ্ৰহণ কৰে। পেৰামটৰ পাঠ্যক্ৰমৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অহা 19 মেত সামৰণি পৰিব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি পেৰামটৰৰ প্ৰদৰ্শন উপভোগ কৰাৰ লগতে প্ৰশিক্ষণস্থলীৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰে। গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। কাহিলিপাৰাৰ মডাৰ্ণ বেডমিণ্টন একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কমেও 250গৰাকী উদীয়মান খেলুৱৈয়ে অংশ লয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীলৈ আগমন। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত কাইলৈ যান বাহন নিয়ন্ত্ৰণৰ বিশেষ পথ নিৰ্দেশনা। বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আহান। 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Prioritizing work from home wherever possible, reducing fuel consumption by using metros and public transport, and opting to carpooling, avoiding foreign travel for a year. In an Environment, Forest and Climate Change Minister Bhupendra Yadav today said that corporate funding is essential for habitat restoration, technology-driven monitoring and community-based conservation of big cats. Addressing a CII annual business summit in New Delhi, the minister urged industry leaders to actively support global big cat conservation efforts.
1: Next June 1st and 2nd, India will be hosting the first World Summit of International Big Cat Alliance. IBCA is Prime Minister Shri Narendra Modi Ji's initiative to save the 7 big cats of the world. Corporate funding is essential to support critical areas of big cat conservation such as habitat restoration, technology-driven monitoring and surveillance, community-based conservation, capacity building and conservation awareness. I urge you all to come forward to save the big cats, because the big cat maintain ecological balance, protecting vast landscape, biodiversity and water resources.
0: India continued to hold the number one position in the latest ICC Men's ODI team rankings following the annual update released today. However, the lead over New Zealand has reduced from 8 to 5 points. India's rating slipped by 1 point from 119 to 118, while New Zealand gained 2 points, moving up to 113. And that is the end of this news bulletin.
2: Ea akahpani. Batorir hoite moi onuza lupamudra. Etiar pradhan batori khumu hoise. Pradhanmantri Narendra Modiye সোমনাথক ভাৰতীয় সভ্যতাৰ সৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। দেশত পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ সৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। শ্ৰীমোদীয়ে আজি গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত সোমনাথ অমৃত মহোৎসৱত অংশগ্ৰহণ কৰি বিশেষ মহাপূজা আগবঢ়োৱাৰ লগতে কুম্ভাভিষেক কাৰ্যসূচীতো অংশ লয়। উল্লেখযোগ্য যে মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 11খন তীৰ্থস্থানৰ পবিত্ৰ পানীৰে জলাভিষেক অনুষ্ঠিত হয়। শ্ৰীমোদীয়ে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীৰ সূৰ্য কিৰণ এৰোবেটিক্স দলে সোমনাথ মন্দিৰৰ ওপৰেৰে আকৰ্ষণীয় বিমান কৌশল প্ৰদৰ্শন কৰে। হেলিকপ্টাৰৰ পৰা মন্দিৰৰ ওপৰত পুষ্পবৰ্ষণো কৰা হয়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে বিশেষ প্ৰদৰ্শনী দৰ্শন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পবিত্ৰ সোমনাথ মন্দিৰত উৰি থকা ধ্বজে ভাৰতৰ বিশ্বাসৰ জয়কে সূচায় আৰু কোটি কোটি ভাৰতীয়ৰ মনে প্ৰাণে প্ৰবাহিত হৈ থকা ঐশ্বৰিক চেতনাৰ সজাগ সোঁৱৰণৰূপে প্ৰজ্বল হৈ ৰয়। তেওঁ লগতে কয় যে হাজাৰ হাজাৰ বছৰ আগতে সোমনাথৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰা হৈছিল। ইয়াৰ পূৰ্বে শ্ৰীমোদী আজি গুজৰাটৰ প্ৰভাসপাটনত উপস্থিত হয় আৰু হেলিপেডত অৱতৰণ কৰাৰ পাছতে হামিৰজী গোহিল চক্ৰলৈ 1 কিলোমিটাৰ জোৰা এটা ৰোড শ্বত তেওঁ অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থকা জনগণক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে সোমনাথ অমৃত মহোৎসৱ কেৱল গৌৰৱময় অতীত উদযাপনেই নহয়, বৰঞ্চ এই পৰ্ব দেশৰ বাবে হাজাৰ হাজাৰ বছৰলৈ প্ৰেৰণাদায়ক উৎসৱৰূপে জিলিকি ৰ'ব। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হৰ্ষ সাংভিও উপস্থিত থাকে। দেশত পেট্ৰলিয়ামজাত সামগ্ৰীৰ অভাৱ হোৱা নাই আৰু পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে। নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত পশ্চিম এছিয়া সন্দৰ্ভত অনানুষ্ঠানিক মন্ত্ৰী গোটৰ 5ম সংখ্যক বৈঠকত এই কথা অৱগত কৰা হয়। বৈঠকখনত পশ্চিম এছিয়াৰ সংঘাতৰ শেহতীয়া পৰিঘটনাসমূহ সন্দৰ্ভত আলোচনা কৰাৰ লগতে জনসাধাৰণৰ ওপৰত এই সংঘাতৰ ফলত হোৱাৰ প্ৰভাৱৰ পৰিমাণ ন্যূনতম কৰাৰ বাবে দেশৰ প্ৰস্তুতি শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰা হয়। সংঘাত আৰম্ভ হোৱাৰ 70 দিনতকৈ অধিক সময়ৰ পাছতো বিশ্বৰ এই অস্থিৰতাৰ সময়ছোৱাত পেট্ৰলিয়ামৰ মূল্য স্থিৰ হৈ থকা দেশসমূহৰ

অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকি দেশৰ ভিতৰত ঘৰুৱা পৰ্যটনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবেও আহ্বান জনায়। এবছৰৰ বাবে অপ্ৰয়োজনীয় সোণ ক্ৰয় কৰাৰ পৰা আঁতৰি থাকি বৈদেশিক মুদ্ৰা সংৰক্ষণত সহায় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কৃষকসকলক ৰাসায়নিক সাৰৰ ব্যৱহাৰ 50% হ্ৰাস কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ দিশত আগবাঢ়িবলৈ, মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰিবলৈ, আমদানিৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আৰু কৃষি ক্ষেত্ৰত ডিজেল পাম্পৰ পৰিৱৰ্তে সৌৰশক্তিচালিত জলসিঞ্চন পাম্প ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, অশ্বিনী বৈষ্ণৱ, হৰদীপ সিং পুৰী, কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, কে ৰামমোহন নাইডু আৰু ডঃ জিতেন্দ্ৰ সিং আজিৰ বৈঠকখনত উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। বৰ্তমান এই উৎপাদন প্ৰায় 1,00,000 কোটি হোৱাৰ লগতে প্ৰতিৰক্ষা ৰপ্তানি 34 গুণ বৃদ্ধি পাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ কাৰ্যসূচীত ভাষণ দি ডঃ সিঙে ৰাজহুৱা ব্যক্তিগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে 2014 বৰ্ষত দেশত মাত্ৰ 350টা ষ্টাৰ্টআপ আছিল যদিও বৰ্তমান এই সংখ্যা 2,00,000তকৈও অধিক বৃদ্ধি পাইছে। প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ সুদে কয় যে 1998 চনৰ আজিৰ দিনটোতে ভাৰতে পোখৰাণত নিজকে স্বাৱলম্বী বৈজ্ঞানিক শক্তি হিচাপে বিশ্ববাসীৰ আগত ঘোষণা কৰিছিল। ই কেৱল কৌশলগত সামৰ্থ্যৰ বিষয়েই নহয় বৰঞ্চ ভাৰতীয় বিজ্ঞানৰ গভীৰতা, ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সাহসক উৎসাহিত কৰা এটা বিবৃতি। উল্লেখযোগ্য যে 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি এই দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী, অভিযন্তা, উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনাইছে। কেইবাখনো দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোষ্টাৰিকাত দেশখনৰ বিজ্ঞান, উদ্ভাৱন, প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰী পাওলা বগান্তেছ জমোৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই এই বৈঠকত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কক অধিক কটকটীয়া কৰিব পৰাকৈ বিভিন্ন কৌশলৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰিছে। কোষ্টাৰিকাত থকা ভাৰতীয় ব্যৱসায়ীসকলক সহযোগ কৰাৰে পৰা সামৰ্থ্য বিকাশ আৰু দ্ৰুত প্ৰভাৱশালী প্ৰকল্প ৰূপায়ণকে ধৰি বহুকেইটা বিষয় সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰা বুলিও শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কোষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কোষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কোষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁ প্ৰথমটো চৰকাৰী কাৰ্যসূচী। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ধৰমশালাত এইচ পি চি এ ষ্টেডিয়ামত

0: খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথক ভাৰতীয় সভ্যতাৰ শৌৰ্য আৰু অক্ষত ভক্তিৰ চিৰযুগমীয়া নিদৰ্শনৰূপে অভিহিত কৰিছে। দেশত পৰৱৰ্তী 60 দিনৰ বাবে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু 45 দিনৰ বাবে ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা এটা দশকত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎপাদন 174 গুণ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছতে দিল্লী কেপিটেলছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো মণিৰাম দেৱান ছবিখনৰ পৰা কেইটিমান দেশপ্ৰেমমূলক গীত। শুনো আহক।
2: তপ্ত তিখারে অগ্নি ভক্তি।

0: ইমানপুৰে শ্ৰোতাসকলে মণিৰাম দেৱান ছবিখনৰ পৰা কেইটিমান দেশপ্ৰেমৰ গীত শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ সাহিত্য অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আপোনালোকে অন্তৰীপ কাকতিৰ কবিতা পাঠ আৰু সাগৰিকা শৰ্মাৰ গল্পপাঠ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব অশ্বিনী কুমাৰ ফুকনে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে যুৱ সাহিত্য অনুষ্ঠানটিলৈ মই অশ্বিনী কুমাৰ ফুকনে আদৰণি জনাইছো। যুৱ সাহিত্য এই অনুষ্ঠানটিত আমি প্ৰত্যেকবাৰেই দুগৰাকীকৈ সাহিত্য সাধনা কৰা যুৱক যুৱতীক আপোনাসৱৰ সৈতে চিনাকি কৰাই দিওঁ। আমাৰ সৈতে উপস্থিত আছে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ, প্ৰতিশ্ৰুতি সম্পন্ন কবি অন্তৰীপ কাকতি। লগতে আমাৰ সৈতে উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী হোৱাৰ উপৰিও নৱপ্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন গল্পকাৰ সাগৰিকা শৰ্মা। দুয়োজনকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। মই প্ৰথমে অন্তৰীপ কাকতিৰ ওচৰলৈ আহিছো।
2: নমস্কাৰ, মই পোনপ্ৰথমে আকাশবাণী গুৱাহাটীক মই ধন্যবাদ জনাইছো মোক এই সুযোগকণ প্ৰদান কৰাৰ বাবে।
1: আমি আপোনাৰ কবিতা শুনিম, আপোনাৰ কবিতা চৰ্চাৰ সম্পৰ্কে কথা পাতিম, কিন্তু অনুষ্ঠানটিৰ একেবাৰে আৰম্ভণিতে আমি জানিব খোজো আপোনাৰ জন্ম ক'ত হৈছিল বা আপোনাৰ সেই জন্ম হোৱা ঠাইখনৰ বিষয়ে অলপমান, আৰু আপুনি সেই ঠাইখনত কেনেকুৱা ধৰণে আপোনাৰ শৈশৱ পাৰ কৰি আহিছে।
2: মোৰ জন্মস্থান হৈছে যোৰহাট। যোৰহাটৰ এখন সৰু গাঁও, ঢেকৰ গঢ়া কমাৰগাঁও। আচলতে মোৰ শৈশৱ বুলিবলৈ মনত পৰে আমাৰ ঘৰৰ সন্মুখভাগৰ যি নামঘৰ, সেই নামঘৰত পুৱাই যি শুনো দবাৰ শব্দ, বা মোৰ ঘৰৰ কাষতে বৈ থকা যিখন মানুহে খন্দা নৈ বুলি কয়, ভোগদৈ নৈ। আৰু মোৰ শৈশৱ বুলি ক'লে মনত পৰে মোৰ বিদ্যালয় কেইখন, মোৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল, আৰু মনত পৰে আমি পথাৰত খেলা মোৰ খেলৰ লগৰীয়াসকল। আচলতে এই সকলোখিনিকে যদি ভাবি লওঁ তেনেহ'লে মোৰ শৈশৱটো বহুত বহুত মিঠা আৰু সোঁৱৰণীৰ সৈতে এটা স্মৃতিভাৰী শৈশৱ।
1: নিশ্চয়কৈ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে নাহৰৰ নিৰিবিলি ছাঁত লিখিছিল, স্মৃতি এনে এক প্ৰেম যি বিচ্ছেদৰ পাছতো লগেৰে নিদিয়ে, আৰু সেইকাৰণে হয়তো আমি কেতিয়াও শৈশৱৰ সৈতে জড়িত স্মৃতিবিলাক পাহৰিব নোৱাৰোঁ। অন্তৰীপ, আপোনাৰ সেই যোৰহাটৰ এখন বিশেষ গাঁৱৰ পৰা গুৱাহাটীলৈ আপোনাৰ যিটো যাত্ৰা, সেই যাত্ৰাটোৰ সম্পৰ্কে অলপমান ক'ব নেকি?
2: আচলতে যোৰহাটক কোৱা হয় শৈক্ষিক নগৰ বা সাংস্কৃতিক নগৰ বুলি, আৰু সেই কথাটো ময়ো যোৰহাটত মই যিখিনি সময় আছিলো, এতিয়া যদিও মানে সাময়িকভাৱে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ, গুৱাহাটী মহানগৰীত আছো, কিন্তু যোৰহাট বুলি ক'লে সেই মই সাংস্কৃতিক নগৰী বা শৈক্ষিক নগৰী সেই অভিধাটো মৰ্মে উপলব্ধি কৰোঁ। আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ মানে দূৰৈতে আমাৰ সকলোৰে বাবে মানে প্ৰাতস্মৰণীয় ব্যক্তি কৃষ্ণকান্ত সন্দিকৈদেৱৰ ঘৰ। সেই ঘৰটো যেতিয়া পাৰ হৈ যাওঁ মানে গৌৰৱ কৰিবলগীয়া এটা বিষয় হয় যে আমাৰ যোৰহাটত তেওঁৰ ঘৰ, গণেশ গগৈ আছে, হিৰণ ভট্টাচাৰ্য, বিভিন্নজন ব্যক্তিৰ য'ত আছিল তেওঁলোকৰ মানে জীৱনৰ প্ৰথমটো পোৱা মানে যোৰহাট। সেইবাবে যোৰহাটে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে। মই যোৰহাটৰ জগন্নাথ বৰা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছোঁ অসমীয়া বিষয়ত। মই যিটো শৈক্ষিক পৰিৱেশ লাভ কৰিলোঁ জগন্নাথ বৰা মহাবিদ্যালয়ত, মই বহুখিনি সমৃদ্ধ হ'লোঁ। আৰু জগন্নাথ বৰা মহাবিদ্যালয়ৰ যিটো বুৰঞ্জী বা জগন্নাথ বৰা মহাবিদ্যালয়ৰ যিখিনি পদক্ষেপ, সেইখিনি মোৰ শৈক্ষিক জীৱনত বহুত সহায় কৰিছে। আৰু মোৰ এতিয়া মোৰ সোঁৱৰি ভাল লাগে যে মই জগন্নাথ বৰা মহাবিদ্যালয়ৰ এটা বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী আছিলোঁ। মই তাৰপিছত ভাবিলোঁ যে নাই, মই যোৰহাটৰ পৰা অলপ যাওঁ, আপোনাৰ গুৱাহাটী বুলি ক'লে এখন এটা বহল পৰিসৰলৈ মই যাব বিচাৰিলোঁ। সেইবাবেই মই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলোঁ।
1: যোৰহাটৰ এখন সৰু গাঁৱৰ পৰা অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়লৈকে আপোনাৰ যিটো যাত্ৰা, এই যাত্ৰাটো সঁচাকৈ শলাগিবলগীয়া। আপুনি যিহেতু সাহিত্য চৰ্চা কৰে, গতিকে আমি অলপমান সাহিত্যৰ কথা পাতিবলৈ আগবাঢ়ো। আপুনি প্ৰথম

0: কবিতা লিখিছিল?
1: আসলে প্রথম কেতিয়া কবিতা লিখিছো বুলি যদি সুধে কবলে অসুবিধা হয়, মানে যেনেকে এটা ভাষার কেতিয়া জন্ম হয়েছিল বলে কলে কোনো সন মা তারিখ না থাকে, তেনেকে মই ভাবো মই কেতিয়া কবিতা লিখিছিল বলে কলে মোৰ মনত নপরে। কিন্তু এটা ঘটনা মোৰ মনত পড়ে, মই যেতিয়া যোরহাটরে আমার গাঁৱৰে এখন স্কুলত মালুয়ালী উচ্চতর মাধ্যমিক বিদ্যালয়ত মই পঢ়িছিলো, তাত আমার হিন্দি বাইদেউয়ে আমাক মানে ক্লাস করাই আছিলে। তারপরে মানে বাইদেউ কিবা এটা হিন্দিতে লিখিব দিছিলে, মই তেতিয়া বাইদেউক লিখি দেখাইছিলো, তেনেকুৱাতে মোৰ বহীৰ পৰা এটা মানে কাগজৰ টুকুৰা পৰি গৈছিলে, তাৰপিছত বাইদেউয়ে সেইটো নিজে তুলি চাইছিলে, তাতে মই এটা শিক্ষক দিৱসক বিষয় হিচাপে লৈ এটা মই কবিতা লিখিছিলো, কাৰণ সেইটো মই মনে মনে লিখিছিলো। তেতিয়া বাইদেউয়ে চালে, তাৰপিছত বাইদেউয়ে মোক কৈছিলে তুমি চেষ্টা কৰিলে পাৰিবা, তুমি মানে বাতৰি কাকতত লিখিবাচোন। আৰু সেই বস্তুতে মোক মোৰ মনত মানে ক্ৰিয়া কৰিলে, হয় মই চাগে লিখিব পাৰিম। সেই তেতিয়াৰ পৰাই মই যদিও তেতিয়াই মই কাগজ বা অন্যান্য মানে ক'তো মই একো প্ৰকাশ কৰা নাছিলো, কিন্তু মনত পুহি ৰাখিছিলোঁ যে মানে যেতিয়াই সুযোগ সুবিধা মিলিব মই সেইটো লিখিম। তেনেকৈ গ'ল মোৰ প্ৰথম বিশ্ব তেতিয়া আৰম্ভ হ'ল যে মই লিখিব লাগিব। এগৰাকী বাইদেউয়ে কৈছে যেতিয়া, আৰু বাইদেউসকল মানে নিজৰ আদৰ্শ হিচাপে মনা যায়, মই তেতিয়াৰ পৰাই অলপ চলপকৈ লিখিব আৰম্ভ কৰিলোঁ। আৰু কিন্তু যিটো সচেতনভাৱে লিখা বুলি কয়, মই সচেতনভাৱে মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ যিটো পৰিৱেশ, শৈক্ষিক বৌদ্ধিক পৰিৱেশ, সেই পৰিৱেশতে মই যে সচেতনভাৱে লিখিব লাগে সেই কথাটো মই ভাবিছিলোঁ। তাৰপিছৰ পৰাই মই লিখিবলৈ চেষ্টা কৰি আহিছোঁ।
0: আপোনাৰ কবিতাত আমি বিশেষকৈ বিচাৰি পাওঁ অসমীয়া গ্ৰাম্য জীৱনৰ সৰল তথা নিভাঁজ এখন ছবি। আপোনাৰ কবিতাত আমি বিচাৰি পাওঁ লোককৃষ্টিৰ বিশেষ কিছুমান সমল। এই লোককৃষ্টিৰ সমলবিলাকক আহৰণ কৰি আপুনি যিটো কবিতা চৰ্চাৰ যি কচৰত কৰি আছে সেই সম্পৰ্কে আমাক অলপ জনাব নেকি?
1: আচলতে মোৰ জন্মই এটি গাঁৱলীয়া পৰিৱেশত, মই ডাঙৰ দীঘল হৈছোঁ সেই গাঁৱলীয়া পৰিৱেশতে। পুৱা গধূলি দবাৰ শব্দ, নৈপৰীয়া জীৱন দেখিছোঁ মই, মই খেতি পথাৰ দেখিছোঁ, সেইখিনি মই কিতাপত পঢ়ি পোৱা জ্ঞান নাছিলে, চাক্ষুষ জ্ঞান আছিলে, আৰু সেইখিনিৰ সৈতে মোৰ আচলতে আত্মীয় সম্বন্ধ আছিলে। সেইবাবেই চাগে জ্ঞাতে অজ্ঞাতে মোৰ কবিতাত সেইখিনি সমলখিনি ভিৰ কৰিছেহি। মই নাজানো কিমান সঠিকভাৱে মই উপস্থাপন কৰিব পাৰোঁ, কিন্তু মই চেষ্টা কৰি আহিছোঁ যে মোৰ যি শিপা, সেই শিপাৰ পৰা যাতে মই বিচ্ছিন্ন নহওঁ, সেই শিপা যাতে মোৰ লগত অহৰহ থাকে, আৰু মই তেনেদৰেই ভাবোঁ।
0: আপোনাৰ এটা কবিতা আছে বুকুন নৈ কাঞ্চনমতী, সেই কবিতাটো সম্পৰ্কত আমি যদি কথা পাতোঁ তেনেহ'লে কাঞ্চন বৰুৱাৰ অসীমত যাৰ খেৰাল সীমা, সেই অসীমত যাৰ খেৰাল সীমা উপন্যাসখনৰ যিটো চম্পা চৰিত্ৰ, সেই চম্পা চৰিত্ৰটোক আপুনি নতুন দৃষ্টিকোণেৰে পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। সেই যিটো পুনৰ নিৰ্মাণৰ যিটো ধাৰণা, সেই চম্পা চৰিত্ৰটোক এটা নতুন গতি দিবলৈ আপুনি যি ধৰণে চেষ্টা কৰিছে সেই সম্পৰ্কত আপুনি আমাৰ শ্ৰোতাসকলক কিবা জনাব নেকি?
1: আচলতে পুনৰ নিৰ্মাণ বুলিও ঠিক মই নকওঁ, মোৰ এটা সামান্য প্ৰয়াস যে এখন যদি উপন্যাস চিনেমা হ'ব পাৰে, এখন উপন্যাসৰ এটা চৰিত্ৰ এটা কবিতাৰ বিষয় হ'ব পাৰে, সেই ধাৰণাটো লৈ মই যেতিয়া অসীমত যাৰ হেৰাল সীমা পঢ়িছিলোঁ, মই কিন্তু কেতিয়াও অসীমত যাৰ হেৰাল সীমা সৰুতে পঢ়া নাছিলোঁ, হায়াৰ ছেকেণ্ডেৰী সময়ত চাগে পঢ়িছিলোঁ। তেতিয়া মোক চম্পা চৰিত্ৰটোৱে খুব আকৰ্ষণ কৰিছিলে, যিটো চম্পাৰ অব্যক্ত মনৰ অনুভৱ, তেওঁ চন্দন ককাইদেউৰ প্ৰতি যিটো মৰম ভালপোৱা, সেয়া লাগিলে যি ধৰণে ভাল পোৱা নহওক মোৰ সেই বস্তুটোৱে আকৰ্ষণ কৰিছিলে। সেই আকৰ্ষণৰ কাৰণেহে মই চম্পাক তুলি আনিছিলোঁ মোৰ কবিতালৈ।
0: একেবাৰে শেষত আপোনাক এটাই প্ৰশ্ন সোধো, আপোনাৰ দৃষ্টিত কবিতা কি?
1: আচলতে কবিতা কি বুলি যদি সোধে, বা মই এতিয়ালৈকে কবিতা সম্পৰ্কে যিখিনি মানে পঢ়া শুনা কৰিছোঁ, যি সীমিত অধ্যয়ন কৰিছোঁ, ৰবীন্দ্ৰনাথৰ এটা সংজ্ঞা কবিতা বস্তুটোৱে হ'ল ভিতৰৰ এটা তাগিদা। সেইটো মই ভাবোঁ কেৱল ৰবীন্দ্ৰনাথ ঠাকুৰে দিয়া সংজ্ঞাই নহয়, ময়ো তেওঁৰ সৈতে সহমত প্ৰকাশ কৰিব পৰা এটা মত, কাৰণ ময়ো সেইটোৱে ভাবোঁ যে কবিতা বস্তুটো মানে ভিতৰৰে এটা তাগিদা, মানে মনৰ ভিতৰৰ পৰা সেই আলোড়নটো বা মনক সুবাসিত কৰি তুলিব পৰা যিটো অনুভৱ, সেইটোৱে কবিতা।
0: আপোনাৰ মন সুবাসিত হোৱাকৈ এনেকুৱা ধৰণৰ কবিতা লিখি আমাৰ পাঠকসকলকো আপুনি উপকৃত কৰি যাওক, আমি তাৰে কামনা কৰিছোঁ। আপোনাৰ যি এই কাব্যযাত্ৰা দীঘলীয়া হওক, আপুনি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক, আমি তাৰে কামনা কৰিছোঁ।
1: অশেষ ধন্যবাদ
0: প্ৰিয় শ্ৰোতা। এতিয়া শুনোচোনা হওক অন্তৰীপ কাকতিৰ কবিতা পাঠ,
1: বুকুত নৈ কাঞ্চনমতী। কমল নগৰৰ আইদৰ বুকুত অনন্তকালৰ বাবে বৈ আছে কাঞ্চনমতী। ৰিহাৰ আচলত পালি পাচি কোনে তুলিছিল অতসন্মোহন, খেলমাটিৰ মৌজুজত বকুলপুৰত কমল নগৰত মই যে তোমাৰ মনী হওঁ, নহ'লে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোহেঁতেন। তাইৰো আছে বুকু ফালি দেখুৱাব বিচৰা এহাগৰ হাঁচনীয়া মৰম, তাইৰো আছে পৰম প্ৰিয়ৰ বাবে থাপি থুপি ৰখা জোৰণি ঠাই, অপকাশ্য নে ভাৱনাৰ পোতা পুখুৰী। চন্দন ককাইদেউ হেয়া কাঞ্চনমতীৰ বুকু কপাই এভাৰ হাহাকাৰ উজাই আহিছে, সেয়াতো চম্পা আইদেউ সবৰে মৰমৰ।

0: চম্পা কোন? এটি হাহাকারৰ নাম, নুবুজা এটি কমলিনী হাতৰ। চম্পাটো শাকুতি নহয়, কাৰোবাৰ বুকুত ফুলা ভালপোৱাৰ ৰঙা ফুল উন্মোলনৰ বাবে শাকুনি বিকুলি কৰিব। চম্পাটো নহয় আকাশ সাগৰৰ নীলা, ইমান উদাৰ, ইমান বিশাল। দাদা, ইচ্ছা হৈছিল তোমাক এটা কথা কওঁ, পাছে ভাবি চালো তাক ক'ব নোৱাৰি। অকল উমাহঁতৰ আগতে নহয়, পৃথিৱীৰ কাৰো আগতেই ক'ব নোৱাৰি, আনকি আনকি তোমাৰ আগতো। যিহেতু চম্পা এগকী সুৱাগৰ ৰাধাচূড়া, ফৰকাল এখনি আকাশ, সৰু চাকিৰ পোহৰতো জলমল এটি গৰজ, এচমকা জ্যোতি। ইহ, এতিয়া দেখিছো গৌৰী নামটোৰে মহিমা অপাৰ। যিজনক মই কাবু কৰিও ধৰি ৰাখিব নোৱাৰিলো, সেইজনক গৌৰীয়ে সশৰীৰে নালাগে, নামটোৰেই ধৰা হাৰি কৰি পেলালে। এন্ধাৰ সত্তৰ বানত জৰৌ ৰোৱা এটি পুৰাতন মালপুৰ, পাঠকৰ মঙলত মনোহাল, নিজাপি নিৰৱধি কাঞ্চনমতী চম্পা ফুলগৌৰী। দাদা, দাদা মোৰ অতি মৰমৰ, ইমান দিনে মোৰ আছে, আজি তোমাৰ হাতত দিছোঁ কৰি নহ'ব, দাদাক ভালকৈ চাবা দেই। চম্পা, চম্পা, ৰিণি ৰিণি অনুৰণিত ৰূপোৱালিকি, সোণৰ ধৰাত সোণৰ মানুহ প্ৰাণ আশা। ন ছোৱালীৰ নজৰ কলঘৰৰ কাষত ৰৈ আয়ে মদাৰ গছৰ কুঁহিপাতৰ মহৌষধ খুৱাই দিওঁতে মোৰ বয়সটো আছিল সলৌচোলা পিন্ধি দৌৰি ফুৰাৰ। গিৰিচিয়া দেখি দেউৰীচাৰে মুখৰ পৰা কুঁহি তামোলখন পেলাই গীত শিকাওঁতে ৰলাগি শুনি থকাৰ। চাপৰিৰ কুমলীয়া কুঁহি কুঁহি পাত বনৰ হৰিণীয়ে খাই তোলে নাচোন তাত। গধূলি পৰত টিপচাকিৰ পোহৰত কুঁহিপাথৰ পদ্য ফুটাই পহাৰ। ওচৰ চাপিল চতৰ বিহু, বাৰীত ফুলিল চিৰাল টিহু, মলিয়ালে বাৰীৰ আম কোমল কুঁহিপাত, এৰা চতৰ বিহু। দাও কুৰুদাও সময় বাপুকন দাইটিয়ে ঢোলত চাপৰ দি আগ চোতালত জোৰা বিহু ফাঁকিত মেলে কুঁহিপাত, বহাগৰ কুঁহিপাত পেপাতিৰ মিহিমাত। কুঁহিপাত বুকুত কঢ়িয়াই ফুৰা এটা সৰল মিনতি, গোসাঁই চাকিৰ পোহৰত নিতৌ নতুন হৈ পৰা আইৰ প্ৰাৰ্থনাবোৰত জলমলাই কুঁহিপাত। কুঁহিপাত তৰুণৰ মনৰ পোহৰ কণা, প্ৰথম প্ৰেমৰ উত্তাপ, তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী, নিতৌ নোহোৱা বাহি ন ন ফুল মেলে। ধুলীয়াক ঘুমতি কঢ়া কুঁহিপাতত বন্ধা থাকে অনেক সম্ভাৱনা, কুঁহিপাতত খোল খাই কবিতাৰ মহিচুঙা। কুঁহিপাতত মেৰ খাই আহে খবৰ, খোজা বঢ়া দিৰাগমন, সান্ধ্য আইনে কুঁহিপাতক নজৰ দিব নোৱাৰে। কুঁহিপাত যৌৱনৰ ফুলচিৰি, ন ছোৱালীৰ নজৰ গৃহভূমিৰ ৰেনেচা। কুঁহিপাতৰ অনেক কথা, যি কথা শুনি চিলনীয়াইৰ মন গলি যায়, যি বতৰা পায় ৰদৰ বাটেৰে বাট লয় সপোন পালক।
1: ইমান পৰে শ্ৰোতাসকলে অন্তৰীপ কাকতিৰ কবিতা পাঠ শুনিলে। প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিত আজি আমাৰ সৈতে আৰু এগৰাকী অতিথি উপস্থিত আছে। তেখেত হৈছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী তথা উদীয়মান গল্পকাৰ সাগৰিকা শৰ্মা। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ, মই সাগৰিকা শৰ্মা। আজি আকাশবাণী গুৱাহাটীয়ে মোক দুআষাৰ ক'বলৈ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ।
1: নিশ্চয়কৈ সাগৰিকা শৰ্মা, আপুনি যিহেতু সাহিত্য সাধনাত ব্ৰতী হৈ আছে বা আপুনি গল্প চৰ্চা কৰি আছে, আমি গল্পৰ কথা পাতিম, আমি আপোনাৰ গল্প শুনিম, কিন্তু একেবাৰে আৰম্ভণিতে আপোনাৰ পৰা জানিব খুজিছোঁ, আপোনাৰ শৈশৱৰ বিষয়ে অলপমান কওকচোন, আপুনি কেনেকুৱা ধৰণৰ এটি শৈশৱ পাৰ কৰি আহিছে?
2: মোৰ জন্ম হৈছিলে নলবাৰী জিলাৰ অন্তৰ্গত বৰমাৰ ভিতৰুৱা এখন গাঁৱত, খাৰুৱা নামৰ এখন গাঁৱত। আৰু শৈশৱত আচলতে যিহেতু মই জন্মগ্ৰহণ কৰা ঠাইখন এখন ভিতৰুৱা গাঁও হয়, সেইটো গাঁৱৰ পৰিৱেশে সৰুৰে পৰা মোক বহুত প্ৰভাৱিত কৰিছিলে। মোৰ ঘৰৰ পৰিৱেশটো যিহেতু যৌথ পৰিয়াল আছিলে, আমাৰ ঘৰত মোৰ মা দেউতা, বৰমা, বৰদেউতা, আইতা সকলো আছিলে, গতিকে সেইটো পৰিৱেশ আৰু চুবুৰীয়া পৰিৱেশটোৱে, ওচৰৰ নামঘৰ আৰু মোৰ শৈশৱটোৱে মোক বহুখিনি প্ৰভাৱিত কৰিছিলে। আচলতে মই প্ৰথমতে দুটা কথা ক'ব বিচাৰিম, যে মোৰ শৈশৱ আৰু কৈশোৰ দুখন বেলেগ বেলেগ ঠাইত যিহেতু মই ডাঙৰ হৈছিলোঁ। শৈশৱত মই জন্ম হোৱা ঠাইৰ পৰা বিভিন্ন ধৰণৰ কাৰণত কৈশোৰ অৱস্থাত অধ্যয়নৰ স্বাৰ্থতেই মই বৰপেটা জিলাৰ অন্তৰ্গত পাঠশালালৈ আমি স্থানান্তৰিত হৈছিলোঁ। তাৰপিছত পাঠশালাৰ ভিতৰৰ এখন ঠাই পেটাচাগুচিত মোৰ শৈশৱ কালটো পাৰ হৈছিলে। আৰু যেনেকৈ মোৰ শৈশৱত মোৰ গাঁওখনে বহুত প্ৰভাৱিত কৰিছিলে, সেইদৰে শৈশৱৰ কালত পেটাচাগুচিৰ মাজেৰে বৈ যোৱা কালদিয়া নৈখনে মোৰ শৈশৱক অত্যাধিক প্ৰভাৱিত কৰিছিলে। আৰু মই ভাবোঁ এতিয়া যদি মই অলপ কিবা লিখিবলৈ আৰম্ভ কৰিছোঁ নাইবা লিখনি হাত দিব পাৰিছোঁ, তাৰ অন্তৰত কিন্তু এই নদীখনৰ বহুত প্ৰভাৱ আছে।
1: কালদিয়া নৈৰ পাৰৰ সাগৰিকা শৰ্মা, আপুনি একেবাৰে প্ৰথম

0: প্ৰথম গল্প লিখিবলৈ কেতিয়া আৰম্ভ কৰিছিল?
1: আচলতে প্ৰথমতে গল্প লিখা বুলি ক'বলৈ গ'লে মোৰ গল্পত হাত দিয়া বেছি সময় হোৱা নাই। গল্প লিখিবলৈ আৰম্ভ কৰা আজিৰ পৰা দুবছৰ আগতেহে মই প্ৰথম গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰে আগলৈকে মই আছিলোঁ এজন গভীৰ পাঠক আৰু মই তেতিয়ালৈকে ভাবিয়ে আছিলোঁ যে মই লিখিবলৈ মোৰ জন্ম হোৱা নাই, মই সেইটো ভবা নাছিলোঁ। মই ভাবি আছিলোঁ যে কেৱল মানে মোৰ জন্ম এজন পাঠক হিচাপে, কিন্তু হঠাতে এই গল্পবোৰে মোৰ সন্মুখত, আচলতে যেতিয়া কোনোবা এখন ঠাইলৈ গৈছোঁ, সেই ঠাইলৈ যাওঁতে সেই ঠাইত গৈ লগ পোৱা চৰিত্ৰবোৰ, সেই ঠাইৰ প্লটটোৱে, আটাইবোৰে মোক এটা গল্প লিখাৰ বাট মুকলি কৰি দিছে।
0: আপুনি যেতিয়া এটা গল্প লিখে বা আপুনি মনত যেতিয়া প্ৰথম গল্পটোৰ এটি নক্সা আঁকে যে মই এনেকুৱা ধৰণৰ এটা গল্প লিখিম, সেই গল্পটোৰ যিটো বিষয়বস্তু, সেই বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণেৰে কচৰত কৰে?
1: গল্প এটা লিখিবলৈ আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই মনৰ মাজত সেই গল্পটোক এখন চিত্ৰৰ দৰে প্ৰথমতে মোৰ মনৰ মাজত আঁকি ল'বলৈ চেষ্টা কৰোঁ, যাতে চৰিত্ৰবোৰ মই ভালকৈ বিশ্লেষণ কৰিব পাৰোঁ, চৰিত্ৰবোৰক ভালকৈ ভঙা কঢ়া কৰিব পাৰোঁ। তাৰপিছত মই সেইবোৰক শব্দ আকাৰে, মোৰ কলমেৰে শব্দৰ আকাৰে সেইবোৰক মই গল্পৰ ভেটিটো তৈয়াৰ কৰোঁ। তাৰপিছত মই সেইবোৰক শব্দৰ জৰিয়তে প্ৰকাশৰ চেষ্টা কৰোঁ।
0: আপুনি গল্প লিখি আছে, আপোনাৰ এই গল্পৰ যাত্ৰাটোৰ সম্পৰ্কে ক'ব নেকি? আপুনি কেনেকুৱা ধৰণে গল্প লিখিবলৈ আৰম্ভ কৰিছিল বা বৰ্তমান আপুনি গল্প লিখি আছে?
1: যিহেতু মই দুবছৰ আগৰ পৰাই গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তাৰে আগলৈকে মই যেতিয়া ঠাইবোৰৰ মাজেৰে গৈছিলোঁ, নাইবা কোনো এখন ঠাইলৈ যাওঁ, মানুহবোৰৰ লগত কথা পাতোঁ, তেতিয়া সেই মানুহবোৰ নাইবা সেই মানুহবোৰে সেই মানুহবোৰৰ কথাবোৰ, সংলাপবোৰ মোৰ কাৰণে একো এটা চৰিত্ৰই ধৰা দিছিলে। মই সেইখন ঠাইৰ মাজত বহুতো গল্প বিচাৰি পাওঁ। যেতিয়া এখন গাঁৱলৈ যাওঁ, গাঁৱৰ মাজত থকা বিলটো নাইবা পুখুৰীটো, গাঁৱৰ মাজৰ পথাৰখন, আগৰ মাহত যেতিয়া ধানবোৰ পকে, পকিলে যেতিয়া চৰাইবোৰে আহি ধানৰ ওপৰত উৰি ফুৰে, সেইবোৰ দৃশ্যই মোৰ মনত বহুত প্ৰভাৱ পেলাইছিলে। আৰু মই ভাবিছিলোঁ যে এইবোৰক মই গল্পৰ মাজত প্ৰতিষ্ঠিত কৰিম শব্দৰ জৰিয়তে। আৰু বিশেষকৈ মই এটা কথা ক'ব লাগিব, গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহাৰ পিছত পাণবজাৰৰ যিটো সৌন্দৰ্য বুলিয়ে ক'ম মই, পাণবজাৰত সদায় বসন্ত হয়, মানে বসন্তৰ আগমন ঘটে, বিভিন্ন ঠাইৰ পৰা নতুন নতুন যুৱচাম আহে, তেওঁলোকৰ মাজত তেওঁলোকে কিছুমানে পঢ়িবলৈ আহে আৰু কিছুমানৰ বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মনবোৰ থাকে। কিছুমানে সাহিত্য চৰ্চা কৰিবলৈ আহে, কিছুমানে গানৰ চৰ্চা কৰিবলৈ আহে আৰু কিছুমানে নাটকৰ কাৰণে আহে। গতিকে সেইটো কটন বিশ্ববিদ্যালয়ৰ ভিতৰৰ যিটো পৰিৱেশ, সেইটো পৰিৱেশে মোক সঁচাকৈ প্ৰভাৱিত কৰিছিলে। আৰু এই সকলোবোৰৰ মাজতে মই বিচাৰি থকা কেন্দ্ৰ, এই সকলোবোৰৰ মাজত থকা কেন্দ্ৰটোৱে হৈছিল গল্প। মই সকলোবোৰৰ মাজত গল্প বিচাৰি ফুৰিছিলোঁ। এই গুৱাহাটীত অহাৰ পিছত পাণবজাৰৰ পৰিৱেশটোৱে মোক গল্প লিখাত অধিক প্ৰেৰণা যোগাইছিলে।
0: প্ৰিয় শ্ৰোতা, এতিয়া শুনোচোন আহক সাগৰিকা শৰ্মাৰ গল্প পাঠ।
1: নিৰৱধি শুধু কবিতাৰ জন্য এই জন্ম, শুধু কবিতাৰ জন্য কিছু খেলা, শুধু কবিতাৰ জন্য এক হিম সন্ধ্যাবেলা, জানা পিয়াসী, কবিতাইতো জীৱনৰ আদি আৰু অন্ত, হয়তো ৰাতিপুৱাৰ স্নিগ্ধ পোহৰত ক্ৰিচেণ্টিমাম ফুলবোৰে কবিতা লিখে, এই যে গা বগাই ফুৰা শিশুটিৰ দুষ্টালি হাঁহিবোৰ, সেই হাঁহিও চাগে কবিতাৰ কাৰণে সৃষ্টি হৈছে। ৰাস্তাৰে পাৰ হৈ যোৱা উশৃংখল চিঞৰ বেকা চাৱনী, সকলোবোৰ জন কবিতাৰ কাৰণে সৃষ্টি হোৱা নাই। আমি দুয়ো যে এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত থিয় দি আছো, দীৰ্ঘদিনৰ বিৰতিৰ মূৰত যে আজি অকলশৰীয়াকৈ সময়খিনি পাইছো, একেলগে বহি যে অস্তমিত সূৰ্যৰ পোহৰক আঁকোৱালি লৈছো, সকলো জন কবিতাৰ স্বাৰ্থত নহয়। কীৰ্তমৰ এই কাব্যিক ভাষণ, উপমা, তাৰ কথা কোৱাৰ ধৰণ পিয়াসীয়ে পচন্দ কৰে। কীৰ্তমে কথা কয়, তাই শুনে, সি সুনীল গংগোপাধ্যায়ৰ কবিতা আওৰায় আৰু তাই গুণগুণাই। সি যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত বহি গভীৰ কুলু কুলু শব্দৰে বৈ যোৱা পানীৰ ৰুদ্ধহীন সোঁতৰ গতিক উপলব্ধি কৰে, তাই দূৰৰ পৰাই অনুভৱ কৰিবলৈ বিচাৰে কিমান গভীৰ কীৰ্তমৰ উপলব্ধি। হয়তো সেই একেই উষ্মাৰে, যি উষ্মাৰে তাই অনুভৱ কৰিবলৈ বিচাৰিছিল নিৰ্মিতৰ দীঘল দীঘল গভীৰ উশাহবোৰক। চাৰি বছৰ আগতেই তাই বিচাৰিছিল নিৰ্মিতৰ বুকুত মূৰ গুজি তাই শুনিব পাৰিব আৰু আৱৰি ৰাখিব পাৰিব নিৰ্মিত নামৰ এই সত্তাক। নিয়মীয়াকৈ হোৱা বিশ্ববিদ্যালয়ৰ ক্লাছৰ বিৰতিৰ মুহূৰ্তত পিয়াসীয়ে যেতিয়া কফি হাউচত বহি আছিল, এজোৰ চকুৱে তাইক খেদি ফুৰিছিল। কেৱল কফি হাউচেই নহয়, স্পৰ্টছ হল, চাৰ্চ, কালচাৰেল ভেনু হল, সকলো ঠাইতেই লক্ষ্য কৰিছিল তাই সেই চকুজুৰি। প্ৰথম অৱস্থাত অনুভৱ নোহোৱা, কিন্তু লাহে লাহে এক অনামী অনুভৱে তাইৰ সমগ্ৰ সত্তাক গ্ৰাস কৰি পেলাইছিল। নাজানে তাই এই অনুভৱৰ নাম কি।

নাজানে তাই সেই শিহৰিত চকুযুৰিৰ অস্তিত্ব, না তাই জ্ঞাত বিশ্ববিদ্যালয়ৰ সেই ল'ৰাজন। পিয়াসী, ইউনিভাৰ্চিটিৰ ইলেকশ্যন আহিছে বুজিছ? এই বছৰৰ কেণ্ডিডেটবোৰক চিনি পাওঁনে? নাই, সিমান ভালকৈ নাজানো। হোষ্টেল কেইখনৰ সৈতে ইমান ভাল নহয় যে মই, পিয়াসীয়ে সেমেকা হাঁহি মাৰি কৈছিল কথাষাৰ। কি কথা কওঁ, সঁচাই নাজানো। আৰে ভাই, ইলেকশ্যনৰ খবৰ অলপ চলপ ৰাখিবি আকৌ, মানুহবোৰৰ লগতো চিনাকি হবি। লাহে লাহে চিনাকি হবলৈ যত্ন কৰিম বাৰু। আৰে কি লাহে লাহে, এতিয়াই চিনাকি কৰাই আছো, চাই থাক। পিয়াসীয়ে মন কৰিছিল তাক, বিচাৰিছিল আজিও ভিৰৰ মাজত। অভ্যস্ত হৈ পৰিছিল তাই সেই গভীৰ জৰতাবিহীন দৃষ্টিৰ সৈতে। এতিয়া তাইও বিচাৰে দূৰৰ পৰা ল'ৰাজনে একেথৰে চাই থাকক। ৰাতিপুৱা ইউনিভাৰ্চিটিত প্ৰৱেশ কৰিয়েই তাইৰ দৃষ্টিয়ে হাহাকাৰ কৰি উঠে। কলৈ গ'ল সি? অন্যদিনা এইখিনি ঠাইতেই থিয় হৈ ঘূৰণীয়া জুমটোৰ সৈতে কথা পাতি থাকে। বিৰতিৰ সময়ত বিল্ডিঙৰ তললৈ নামি আহিবলৈ তাইৰ শুনা শুনা। তাইৰ অখণ্ডিত অভিযোগ, ৰুমৰ বাহিৰত থাকিলে মন ফৰকাল হ'ব, তললৈ বল। প্ৰত্যেক মুহূৰ্তত তাই বিচাৰে সেই ল'ৰাজনক। ক্ষন্তেক দূৰত থিয় দি তাইলৈ সি নিমিক নিপেলাকৈ চাই থাকিব। কিয় কিয় সি চাই থাকে তাইলৈ? পিয়াসীয়েতো নাজানে তাৰ ঠিকনা। তেনেহ'লে ঐ পিয়াসী, সেয়া দেখিছ, নিৰ্মিত হাজৰিকা এইবাৰ জি এছৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, আৰু সেয়া প্ৰিয়াংকু বৰা। কালচাৰেল হলৰ সন্মুখত যে থিয় দি আছে, একেখন হোষ্টেলৰ পৰা প্ৰেচিডেণ্ট পদৰ কাৰণে তেওঁক নিৰ্বাচিত কৰা হৈছে। বহুত ভাল ডিবেট কৰে বুজিছ? নিৰ্মিত হাজৰিকা, নিৰ্মিত, কোনেও নুশুনাকৈ পিয়াসীয়ে মুখৰ ভিতৰতে উচ্চাৰণ কৰিছিল এই শব্দ। অনামী, শ্ৰেয়া, বল বল তললৈ যাওঁ। প্ৰিয়াংকু দাহঁতে আজি ষ্ট্ৰীট প্লে কৰিব এণ্টি ৰেগিঙৰ ওপৰত। জলদি কৰ, ইয়াৰ শেষেই হ'ব এতিয়া, প্ৰীতি চিয়ৰ। পিয়াসী, তই নাযাওঁ জান? পিয়াসী, এই যে চিনিয়ৰবোৰে আগ ভেটি ধৰি আমাৰ সৈতে অত্যন্ত বিনয়ী ৰূপত কথা পাতিছে, এই চব নাটক বুজিছ? ইলেকশ্যন শেষ হ'বলৈ দে, ইহঁতৰ নিগুৰো বিচাৰি নাপাবি। ই কি চাবা সিহঁতৰ ভণ্টি ভণ্টি বুলি মতাৰ ষ্টাইল। ঐ প্ৰীতি, ভালে আছা? হয় আছো নিৰ্মিত দা, এইবোৰক তোমাৰ ফ্ৰেণ্ড চাগে, চিনাকি কৰাই দিয়া আকৌ। পিয়াসীয়ে নিৰ্মিতৰ চকুৰ পিনে চাইছে। সিও একেদৰে তাইৰ পিনে চাই কথাবোৰ কৈছে, সিহঁতৰ এজেণ্ডাবোৰৰ কথা, হোষ্টেলৰ লিগেচিৰ কথা, লগতে সিহঁতক হোষ্টেলত অনুষ্ঠিত হোৱা মিউজিক ফেষ্টিভেললৈও নিমন্ত্ৰণী হৈ আগবঢ়াইছে। তাৰপিছত সি আঁতৰি গৈছে। পিয়াসীৰ আৱেগ অনুভূতি সত্তাক এজাক বতাহে চুই গৈছে। তাই বুজিব পাৰিছে তাৰ সাহস আৰু নেতৃত্বৰ কথা। পোন প্ৰথমবাৰৰ কাৰণে নিৰ্মিতক ওচৰৰ পৰা শুনিছে, তাৰ শব্দবোৰে তাইক বিন্ধিছে বৰষুণৰ উন্মাদ টোপালৰ দৰে। পিয়াসীৰ ৰিয়েলমি ফোনটো টিং টিংকৈ দুবাৰ বাজি ভাইব্ৰেট হৈ উঠিছে। হোৱাটছআপ খুলি তাই দেখিছে নিৰ্মিতৰ মেছেজ, ইউ আৰ কৰ্ডিয়েলি ইনভাইটেড টু দ্য মিউজিক ফেষ্ট, ইয়'ৰ প্ৰেজেঞ্চ উইল ব্ৰিং দ্য চাৰ্ম টু আৱাৰ হোষ্টেল। মেছেজটো তাই বাৰে বাৰে পঢ়িছে, চকু মোহাৰি মোহাৰি চাইছে। সঁচাই নিৰ্মিতৰ পৰাই মেছেজ আহিছেনে? বুকুৰ ভিতৰত এয়া কিহৰ জয় দলপাৰ লগাইছে। তাইৰ ওঠেৰে চিন নিচিনকৈ এটা সুৰীয়া হাঁহি বৈ গৈছে। নাজানে কোনেও সেই ৰহস্যময় হাঁহিৰ অৰ্থ, কোনেও চিনি নাপায় সেই হাঁহিৰ ভৱিষ্যত। ক্লাছ, লেণ্টাৰ্ণ ফেষ্টিভেল, স্পৰ্ট কম্পিটিশ্যনৰ মাজৰ সীমাহীন ব্যস্ততাৰ মাজেৰে সময়বোৰে অতিক্ৰম কৰিছে। পিয়াসীৰ গণিত বিভাগৰ ছাত্ৰী হিচাপে অসীম ব্যস্ততা, মাজে সময়ে তাইৰ এটা কবিতা সমৃদ্ধ আলোচনীবোৰ প্ৰকাশ পালে তাই ব্যস্ত হৈ পৰে ৰাজ্যৰ বিভিন্নজন পাঠকৰ সৈতে ফোন কলত। পিছ মুহূৰ্ততে এলজেব্ৰা চুইছ থিয়ৰেমৰ মাজত বিচৰণ কৰিছে, পাৰিছে তাই, অভ্যস্ত হৈ উঠিছে এতিয়া টাইম মেনেজমেণ্টৰ জগতখনত। নিসংগ ৰাতিবোৰত তাই চেড হেড এক্টিভ কৰি চিনাকি বিভিন্নজনৰ সৈতে কথা পাতে, মাজে মাজে ৰুমৰ লাইট অফ কৰি এডাল মম জ্বলাই লয়, আৰু এফালৰ পৰা পঢ়ি যায় বুদ্ধদেৱ বসু আৰু জীৱনানন্দৰ কবিতা। তাৰপিছতেই ষ্টেটাছ মুড অন কৰি লিখি যায় বিমূৰ্ত শব্দবোৰ, শুই আছা গভীৰ অৱগহনত, নিশাৰ তিমিৰতাৰ দৰে গভীৰ, গভীৰ শীতৰ কুঁৱলীৰ দৰে, আৰু মই ৰৈ আছো এক প্ৰান্তত মৰুচায়াৰ দৰে। হোষ্টেলৰ অকলশৰীয়া নিশাবোৰত তাই মন যায় নিৰ্মিতৰ সৈতে মেছেজ কৰিবলৈ, যেনেকৈ আন ছোৱালীবোৰে বিচাৰে হৃদয়ত গোপনে সাঁচি ৰখা পুৰুষজনৰ সৈতে কথা পাতে। কবিতাৰ কাণৰ ভালপোৱাৰ তাই বাৰে বাৰে চাই ৰয় নিৰ্মিতৰ সৈতে কৰা সীমিত মেছেজৰ শব্দবোৰ। ক'ৰবাত যে এটা সীমাবদ্ধতা ৰৈ গৈছে পিয়াসীয়ে বুজে। কোনোদিন নিৰ্মিতৰ সৈতে ভালদৰে কথা পাতি পোৱা নাই, মাত্ৰ দূৰৰ পৰা হাই হেলোৱে যথেষ্ট, আৰু তাইৰ দীঘল দীঘল পলক বিহীন চাৱনীবোৰে হয়তো দুয়োৰে মাজত হোৱা শব্দহীন কথা বতৰা। কিন্তু তাই বুজি নাপায় এই সম্পৰ্কৰ নাম কি, হয়তো আগ্ৰহীও নহয়। নমিনেশ্যন পাৰ হৈ যোৱা আজি দুদিনেই হ'ল। প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হোষ্টেলবোৰত চাপৰতাৰ ষ্টুডেণ্টেৰে ঠা খাই পৰা ভিৰ। আচলতে কথাটো এনেকুৱা যে যিখন হোষ্টেললৈ যোৱা সকলোতে খানা, গতিকে সিহঁতৰ খোৱাত আপত্তি ক'ত? য'তেই মিলিছে সিহঁতে ভিৰ ঠেলি সোমাই গৈছে। কিন্তু পিয়াসীহঁতে নিৰ্মিত প্ৰিয়াংকুহঁতৰ হোষ্টেল এৰি না কৰাবলৈ যায় না আনক ছাপৰ্ট কৰে। ক্লাছ শেষ হোৱাৰ আগত ব্ৰেকৰ সময়তে সকলোৱে দিহা কৰি লয় কোন হোষ্টেললৈ যাব। মাজতে কেণ্ডিডেট কেইজনৰ অযথা নমস্কাৰ ভিৰ,
মই এবাৰ উমুক হোষ্টেলৰ পৰা ডিবেট এন চি

পশ্চিম ছেকশ্যনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো, গতিকে ভোটটো দি জয়যুক্ত কৰিছিল। লগতে নিজৰ এজেণ্ডাৰ ওপৰত আকাশলুংগী ভাষণ। শেষত মনত থাকিলে নহয়, মোৰ নামটো অমিত আগৰৱাল ফৰ ডিবেট এণ্ড ছিম্পছিয়াম ছেকশ্যন। ষ্টুডেণ্টবোৰে অনিচ্ছা সত্ত্বেও হয় হয় বুলি মোৰ জোকাৰে কৈছে। কোনোবাজন কেণ্ডিডেট ওচৰ চাপি আহিলে এই তেতিয়াই লগ পালো নহয় বুলি কৈ হাঁহি হাঁহি আঁতৰি গৈছে। মাজতে পিয়াসীহঁতৰ পৰা আন এখন হোষ্টেলৰ প্ৰিণ্ট কেণ্ডিডেট মেনুখন লৈ প্ৰিয়াংকুহঁতে হাঁহিছে, চা ভাই অনলি জি এছ আৰু প্ৰেচিডেণ্টৰ নাম ডাঙৰকৈ ছপাইছে, বাকীবোৰ কি চুক ভেকুলি। প্ৰিয়াংকুহঁতৰ হোষ্টেলত সোমোৱাৰ পিছত পিয়াসীৰ মন উৰণীয়া পক্ষীৰ দৰে চঞ্চল হৈ উঠিছে। শান্তি পোৱা নাই তাইৰ চকুজুৰিয়ে, বাৰে বাৰে বিচাৰিছে নিৰ্মিতক। তাৰ সেই গভীৰ চকুজুৰি আৰু সেমেকা হাঁহিটো, কিয় জানো পিয়াসীয়ে জনা হোৱাৰ পৰাই কবিতাৰ দৰে গভীৰ হাঁহিবোৰে পচন্দ কৰে। আনৰ সন্মুখত নিজকে গহীন কৰি ৰাখিব পৰা মানুহবোৰ তাইৰ বহুত পচন্দৰ। তাই ভাল পায় নিৰ্মিতৰ গহীন কথা বতৰা, কলিজাৰ ধপধপনি তৰংগ দৈৰ্ঘ্যৰ দৰে বৃদ্ধি পায়। ক্ষন্তেক মুহূৰ্তৰ ভিতৰতে তাই বোবা হৈ যায়, জানো শব্দবোৰে কলৈ গতি কৰে। তথাপি তাই এবাৰ হলেও চাব বিচাৰে সেই নিৰ্মিত নামৰ সত্তাক। তোমালোক আহিছা, কেতিয়া আহিলা? নাই নাই, এইবাৰ আৰু পিয়াসীৰ চকু ঘূৰাই চোৱাৰ ক্ষমতা নাই, নোৱাৰে তাই সেই দৃষ্টি সহ্য কৰিব। মাত্ৰ এবাৰ নিৰ্মিতে ইমান ওচৰৰ পৰা তাইৰ ফালে চাইছে। তাই দেখিছে ব্লু কালাৰৰ কুৰ্তা চুইটত তাক খাইলাক এখন পেইণ্টিঙৰ দৰে লাগিছে। পেশী বহুলতাৰ বাহুবোৰ কুৰ্তাটোৰ সৈতে চিপক খাই ধৰিছে। ঠিক আছে, তোমালোক বহা, ভাত খাইয়ে যাবা দেই। কিন্তু নিৰ্মিত আঁতৰি গ'ল, আঁতৰি গ'ল সময়বোৰ, ইলেকশ্যন পাৰ হৈ গ'ল। নিৰ্মিত বৰ দুখজনকভাৱে 20টা ভোটৰ ব্যৱধানত পৰাজিত হ'ল। 4 মাহৰ পিছত ভাৰাচিটিৰিকো পাৰ হৈ গ'ল। এই 4 মাহৰ ব্যৱধানত মাত্ৰ ভাৰাচিটিৰিকৰ শেষৰ দিনা পিয়াসীয়ে দেখিলে নিৰ্মিতক। সি থিয় দি আছিল ইনড'ৰ ষ্টেডিয়ামৰ সন্মুখত। মহানগৰীৰ ব্যস্ত মানুহবোৰে দৈনন্দিন ভিন্ন কামত ব্যস্ত হৈ পৰিছে। কোনোবাই ষ্টেডিয়ামৰ ভিতৰত চিঞৰিছে হোষ্টেলৰ জয়ধ্বনি, হয়তো কাবাডী নতুবা ভলীবলত জিকিছে। পিয়াসীয়ে কেতিয়াও ভবা নাছিলে যে এনেকুৱা সময়ৰ মুখামুখি হ'ব লাগিব তাই। তাই যথাসম্ভৱ নিৰ্মিতৰ কাষলৈ গৈছে, তাক মাত লগাইছে। আনকি এই মুহূৰ্ততো তাইৰ চকুৱে লুকাই ৰাখিব পৰা নাই অনুভৱবোৰ। কিন্তু তাই পাহৰিব পৰা নাই সেই দিনটো যেতিয়া পিজিৰ মেহফিলত ছিনিয়ৰ এজনীয়ে কৈ আছিল, আৰে তহঁতে নিৰ্মিতক চকু দি লাভ নাই ভাই, নিৰ্মিত অলৰেডি বুকড, তাৰ জীয়েকক চিনি পাৱনে? কি কয়বা, নিৰ্মিত দাৰ গাৰ্লফ্ৰেণ্ড আছে? কেনেকুৱা বাৰু তাই দেখিবলৈ, বহুত ধুনীয়া হ'ব চাগে ন? আছে আছে, ইনষ্টা আৰু FB একাউণ্ট আছে তাইৰ, দেখুৱাই আচৰ তহঁতক। সম্ভৱতঃ পিয়াসীয়ে তললৈ গৈছিল বজাৰ কৰিবলৈ। সেই পিজিৰ মেহফিলত তাই অনুপস্থিত আছিল। ৰুমত সোমোৱাৰ লগে লগে শুনা অনাকাংক্ষিত খবৰটোৱে তাইক দৌৰাই লৈ গৈছিল সেইটো ৰুমলৈ। কোন নিৰ্মিতৰ কথা কৈ আছে আপোনালোকে, ইলেকশ্যনত উঠাজনীনে? তাইৰ চকুৰ হেজাৰ অনাকাংক্ষিত প্ৰশ্নৰ উত্তৰ সিহঁতৰ ওচৰত আছিল, কিন্তু সিহঁতে অনুভৱ কৰিব পৰা নাছিল প্ৰশ্নৰ সিপাৰে ছিঙিবলৈ আৰম্ভ কৰা তাইৰ বিশ্বাসৰ জৰীবৰ কথা। আৰে ইলেকশ্যনত উঠাজনৰ কথাই কৈছো, ছোৱালীজনীয়ে জিঅ'ত মাষ্টাৰ্ছ কৰিছিল, ইয়ালৈ আহি লগ পোৱা। পিয়াসীৰ চকুৰ হাঁহিটো লপকৈ নুমাই গৈছিল। হিমাহীন প্ৰচেষ্টাৰ পিছত তাই সফল হৈছিল হাঁহিটো ঘূৰাই আনিবলৈ। সেইদিনা ৰাতি তাই উৰাই ঘূৰাই জীৱনৰ আনন্দক পুহিছিল, জ্বলাই লৈছিল লাইটৰ সলনি মমবাতি, পৰ্দা ঠেলি সোমাই অহা শেষৰাতিৰ বতাহজাকে মমৰ পোহৰক নুমাব বিচাৰিছিল। তাইৰ গাৰু তিতি গৈছিল চকুপানীৰ সোঁতত। সকলোৰে অজানিতে সেইদিনা ৰাতি পিয়াসীয়ে শোকৰ মালিতা আওৰাইছিল। কোনেও নাজানিলে তাইৰ সেই উশাহীন ৰাতিটোৰ কথা, কোনেও, আনকি যাৰ কাৰণে তাই কান্দি কান্দি তিয়াই পেলালে গাৰু গিলি। সি ব্যস্ত হৈ থাকিল ওৰে ৰাতি ইলেকশ্যনৰ কামত, কাষত সহযোগী হৈ থাকিল তাৰ অজস্ৰ বন্ধু আৰু ভালপোৱা। তাৰপিছত পিয়াসী সলনি হৈ গ'ল, তাইৰ কবিতাৰ চিত্ৰকল্প ৰীতিয়ে অন্য ৰূপ ল'লে। নিৰ্মিতক এতিয়া আৰু তাই ইউনিভাৰ্চিটিত বিচাৰি নুফুৰা হ'ল। কালচাৰেল হল, ষ্টেডিয়াম, চাৰ্চ, কফি হাউচ সকলোতে তাই মাজে মাজে বহে, বন্ধু মহলৰ সৈতে আড্ডা দিয়ে, গানৰ কথা পাতে। সেইদিনাও সিহঁতে বহি আছিল ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত। ইলেকশ্যনলৈ মাজত মাথো দুদিন। নিৰ্মিতেও ডিঙিত গামোচা এখন লৈ নমস্কাৰ ভংগীৰে আহি সিহঁতৰ কাষ পাইছিল। তোমালোককনো আৰু কি কওঁ, মোৰ অত্যন্ত কাষৰ মানুহ তোমালোক, এনেদৰে নকওঁ যে মোকেই ভোট দি জিকাব লাগিব, কিন্তু সুস্থ চিন্তাৰে বিবেচনা কৰি ভোটটো দিবা বুলি আশা থাকিল। এতিয়া তোমালোকৰ যদি এজেণ্ডাবোৰৰ ওপৰত কিবা প্ৰশ্ন আছে নিশ্চয় সুধিব পাৰা। আমি জানো আপোনাৰ বাহিৰে আনক ভোট দিব পাৰোঁ দাদা, নিশ্চিত থাকক, চকু মুদি ভোট মাৰিম আপোনাক। নিৰ্মিতে এবাৰ পিয়াসীৰ পিনে লাহেকৈ চাইছে, তাৰপিছত সি আঁতৰি গৈছে। নাই, নিৰ্মিতৰ এই দৃষ্টি আৰু সহ্য কৰিব নোৱাৰি। এতিয়াৰ পৰা যিমানেই সি তাইৰ পিনে চাব, তাই কি বুজিব সেই দৃষ্টিত কি থাকিব পাৰে, বন্ধুত্ব, সান্তনা, অৱহেলা নে ভালপোৱা? কিয় বাৰু সি তাইলৈ অপলক দৃষ্টিৰে চাই আছিল, তাৰ প্ৰয়াসী থকাৰ পিছতো উফ আৰু ভাবিব নোৱাৰি। পিয়াসীৰ আৰু শক্তি নাই যে তাই নিৰ্মিতৰ সৈতে প্ৰত্যক্ষভাৱে চকু মিলাব পাৰিব। ইলেকশ্যনৰ ফলাফল ঘোষণা হোৱাৰ দিনা নিৰ্মিতক অলপ সময়ৰ কাৰণে কান্দি কান্দি ভাগৰি পোৱা দেখিছিল তাই। অন্তৰংগ বন্ধু মহলে তাক চাৰিওপিনৰ পৰা আৱৰি ধৰিছিল। পোনপ্ৰথমবাৰৰ বাবে পিয়াসীয়ে দেখিছিল তাৰ

0: কাষত হাতৰ হাত ধুই থিয় দিছিল সেই ছোৱালীজনী। এদিন আগতে ছোৱালীজনীৰ ইনষ্টা একাউণ্টটো চিনিয়ৰ বাজনীয়ে সিহঁতক দেখুৱাইছিল। পিয়াসীৰ বাহিৰে সকলোৱে গৈ তাক সান্তনা দিছিল, বুজাইছিল। বহুতো মানুহৰ বেকা চাৱনি শিলৰ দৰে উফৰি অহা কথাই তাক বিদ্ধ কৰিছিল। হয়তো পিয়াসী সেই সময়ত বহু দূৰলৈ আঁতৰি গৈছিল। এজন কবিতা ভালপোৱাৰ ল'ৰাই তাইক নিসংগ মুহূৰ্তবোৰত মেছেজ কৰিছিল। সীমাহীন একাকিত্বৰ বজা সহিবলৈ অক্ষম হোৱা পিয়াসীয় মেছেজৰ জৰিয়তে হাস চাপি গৈছিল তাৰ। নিমিত যেন এতিয়া তাইৰ কাৰণে এক বিস্মৃতি। সেই ল'ৰাজনৰ সৈতে তাই সন্ধিয়া ঘূৰি ফুৰে ব্ৰহ্মপুত্ৰৰ পাৰঘাট। ষ্ট্ৰীটফুডৰ দোকানত চাওমিন, পিজ্জা, মমো আৰু অনৰ্গল কথাৰে ভৰি পৰে সময়বোৰ। ভগাই লয় তাই জীৱনৰ শব্দবোৰ তাৰ সৈতে, কিন্তু কেতিয়াও তাৰ কাৰণে সেই অন্তৰংগ ভালপোৱা অনুভৱ নকৰে যি ভালপোৱা তাইৰ আছিল নিৰ্মিতৰ কাৰণে। ক'ৰবাত যেন অলপ অলপকৈ ভাঙি পৰিছিল, শেষ হৈ গৈছিল ভিতৰৰ অনুভৱবোৰ। আচ্ছা প্ৰীতম, মানুহে বাৰে বাৰে প্ৰেমত পৰে নেকি? যেনেদৰে আমি প্ৰত্যেক দিন দোকমোকালি আৰু সন্ধিয়াৰ প্ৰেমত পৰোঁ, কবিতাৰ প্ৰেমত পৰোঁ। পিয়াসীয়ে সিপাৰৰ ডুব যাবলৈ আৰম্ভ কৰা সুমধুৰীয়া ৰঙী সুৰস্তৰ পিনে একান্ত মনে চাই চাই সোধে, তুমি জানো অমৃতা প্ৰীতমৰ সেই কবিতাটো পঢ়া নাই পিয়াসী, য'ত লিখিছিল, প্ৰেমৰ মৃত্যু মানে আমাৰ আংশিক মৃত্যু। প্ৰত্যেকবাৰ প্ৰেমৰ মৃত্যু হোৱাৰ ক্ষণতে আমাৰ জীৱনৰ পৰা এক অংশ চিৰদিনৰ কাৰণে মচ খাই যায়। পিয়াসী শব্দহীন, প্ৰেমততো আমি বহুবাৰ পৰোঁ, কিন্তু সফলহীন প্ৰেমবোৰে আমাৰ অজানিতে এক অংশ জীৱনৰ পৰা কাঢ়ি লৈ যায়। প্ৰীতমৰ ভালপোৱাক পিয়াসীয়ে দেখ দেখ অৱহেলা কৰে প্ৰত্যেক দিন। তাইৰ কাৰণে সি একান্ত বন্ধু, যাৰ সৈতে তাই সকলো কথা শ্বেয়াৰ কৰিব পাৰে। এদিন তাই বন্ধুত্বৰ চলেৰে আগবাঢ়ি গৈছিল প্ৰীতমৰ ওচৰ, বহুত ওচৰ, আৰু তাৰ বুকুত মূৰ গুজি দিছিল। শুনিব বিচাৰিছিল ধপধপনি, পাৰ চৰাই এজোৰ চোতালৰ ওপৰেৰে পাখি কবাই উৰি যোৱা সেই নিৰ্জন শব্দ। পিয়াসীয়ে অনুভৱ কৰিব পাৰিছিল তাৰ উশাহৰ অস্থিৰতা, ঘন ঘন উষ্ম উশাহে তাইক স্পৰ্শ কৰিছিল। তৎক্ষণাত আঁতৰি আহিছিল তাই, হয়তো বুজিছিল তাই প্ৰেমৰ আংশিক মৃত্যুৰ কথা। যি প্ৰেম নিৰ্মিতৰ চকুজুৰিৰ মাজতেই বডি হত্যাৰ দৰে সমাধিষ্ট হৈছে, ফচিল হৈ বিদ্ধ কৰিছে পিয়াসীৰ বুকু। পিয়াসীয়ে কবিতা ভাল পায়, যি কবিতা তাই বিচাৰি পাইছিল নিৰ্মিতৰ মাজত। প্ৰীতমে কবিতা শুনাব জানে, বিদ্ৰোহী আৰু প্ৰেমিকৰ দৰে শব্দবোৰ তাইক বিদ্ধ কৰে, কিন্তু সেই প্ৰেম প্ৰীতমৰ প্ৰাপ্য নহয়। হতাশাচন্ন পিয়াসীয়ে মাজে মাজে আচৰিত হয়, তাইৰ অনুভৱ আৰু প্ৰেমৰ আংশিক মৃত্যুৱে কথাবোৰ সলাই পেলালে হয়তো চিৰদিনৰ কাৰণে।
1: ইমান পৰে শ্ৰোতাসকলে সাগৰিকা শৰ্মাৰ গল্পপাঠ শুনিলে, আৰু যুৱ সাহিত্যত নিৰ্ধাৰিত সময়সীমা শেষ হৈ অহাৰ লগে লগে মই অশ্বিনী কুমাৰ ফুকনে আজিলৈ বিদায় মাগিছো, নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে অন্তৰীপ কাকতিৰ কবিতা পাঠ আৰু সাগৰিকা শৰ্মাৰ গল্পপাঠ শুনিবলৈ পালে। অনুষ্ঠানটিৰ আঁত ধৰিলে অশ্বিনী কুমাৰ ফুকনে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ আবৃত্তিৰ অনুষ্ঠানটি।
3: টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, কবি নীলমণি ফুকন। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও, সপোনতহে কোনোবাই কেতিয়াবা কাৰোবাক মৰা দেখে। কালদিয়াত কতবাৰ ডুবি মৰি এতিয়াও মানিকে ৰাতি ৰাতি কৃষ্ণৰ ভাও দি আছে, নিজকে নীলা কৰি দিনটোক ৰঙা কৰি থৈছে দিনকৰ্ণাবোৰৰ কাৰণে। ক'ত থৈ গ'ল আইতাই গুমা গধূলিৰ সেই উৰি ফুৰা মায়াবী হাঁহিটো? বসন্তৰ এটুপি লুনীয়া চকুলো আমি বৰচেৰাহঁতে আজিও নাজানো, টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও, মৰা আওসীৰ ৰাতি কণা বেলিটোৰে জিল মিলাই থাকে পাতালৰ নৈ নিজৰা সৰুবৰ সাগৰৰ পানীত।
2: মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে।

0: আছে। এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ, বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকুৱাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালোৱা, এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে, শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাইজুৰিক আজলি ভৰাই মই দিছোঁ, ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ।
1: মোৰ অনুভৱৰ আবৃত্তিৰ অনুষ্ঠান শুনিলে এতিয়া আগবঢ়াইছো উন্মিলন কলিতাৰ ভায়লিন বাদন।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে বনলতা কলিতাৰ কণ্ঠৰ লোকগীত।

ইমানপুৰে শ্ৰোতাসকলে বনলতা কলিতাৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে এয়া লতা মংগেশকাৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাক ৰামধেনু অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ষ্টুডিঅ'ত মই হেমন্ত চাবুকধাৰা। হিন্দী চলচ্চিত্ৰত কাৱালী এবিধ অতি জনপ্ৰিয় ভক্তি আৰু আধ্যাত্মিক গীতৰ ধাৰা। ইয়াৰ উৎপত্তি দক্ষিণ এছিয়াত হৈছিল আৰু ই মূলতঃ চুফী পৰম্পৰাৰ সৈতে জড়িত। আজিৰ অনুষ্ঠানটি সজাবলৈ চেষ্টা কৰিছোঁ মোৰ ভাল লগা কেইটিমান কাৱালী গীতেৰে। অনুষ্ঠানৰ পুনতে এয়া অমৰ আকবৰ এণ্টনী ছবিখনিৰ এটি গীত, মহম্মদ ৰফি আৰু সংগীবৃন্দৰ কণ্ঠত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত লক্ষ্মীকান্ত পিয়াৰেলালৰ।

কাৱালী সাধাৰণতে এদল গায়কে একেলগে পৰিৱেশন কৰে। ইয়াৰ মূল গায়কজনৰ লগতে সহযোগী গায়ক আৰু বাদ্যযন্ত্ৰ হিচাপে হাৰমনিয়াম আৰু তবলাৰ ব্যৱহাৰ বেছিকৈ হোৱা দেখা যায়। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এবাৰ আগবঢ়াইছো আন এটি গীত, এডিল আশিকানা ছবিখনৰ পৰা, সাবৰী ব্ৰোচ, সোনু নিগম, আলকা ইয়াগনিক আৰু সংগীবৃন্দৰ কণ্ঠত। গীতৰ কথা সমীৰৰ, সংগীত নাদিম শ্ৰৱণৰ। আহকচোন সকলোৱে শুনো।

কাৱালীৰ মূল বৈশিষ্ট্য হ'ল উচ্চ স্বৰত গোৱা আৰু তাল, যিয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। হিন্দী চলচ্চিত্ৰত কাৱালী এক অতি জনপ্ৰিয় সংগীতৰ ধাৰা, যিটো চুফী পৰম্পৰাৰ পৰা আহিছে। এই গীতসমূহত ঈশ্বৰ বা প্ৰেমৰ প্ৰতি থকা অকৃত্ৰিম ভক্তি আৰু আৱেগ প্ৰকাশ পায়। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এবাৰ আগবঢ়াইছো মেহুনা ছবিখনৰ এটি গীত সোনু নিগম, আফতাব চাবৰী, হাছিম চাবৰী আৰু সংগীবৃন্দৰ কণ্ঠত। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত অনু মালিকৰ।

পৰম্পৰাগত আৰু ভক্তিমূলক প্ৰেক্ষাপটত বংশগতভাৱে শিল্পীসকলে কাৱালী সংগীত পৰিৱেশন কৰে। কাৱালী পৰিৱেশন কৰি নুচৰত ফতেহ আলী খাঁ, আজিজ মিয়া আৰু চাবৰি ভাতৃবৃন্দই আন্তৰ্জাতিকভাৱে স্বীকৃতি লাভ কৰিছে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত আগবঢ়াইছো বজৰংগী ভাইজান ছবিখনৰ এটি গীত আদনান স্বামী আৰু সংগীবৃন্দৰ কণ্ঠত। গীতৰ কথা কৌশৰ মুনিৰৰ, সংগীতেৰে সজাইছে প্ৰীতমে, আৰু এই গীতটিৰে সামৰা হ'ব আমাৰ আজিৰ ৰামধেনু।

1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1024 কিলোহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে পণ্ডিত ৰাজেন্দ্ৰ প্ৰসন্নৰ বাঁহীবাদন ৰাগ য়মন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে পণ্ডিত ৰাজেন্দ্ৰ প্ৰসন্নৰ য়মন ৰাগত বাঁহী বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 28 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 22 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 12 তাৰিখ। এতিয়া সময় পুৱা 5:33:41। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী আৰু আৰাধনা বৰা, নিয়ন্ত্ৰণ